নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 30 দিন, 1948 শকাব্দৰ বহাগ মাহৰ 24 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ আজি 14 তাৰিখ। এতিয়া সময় পোৱা 5:33 গৈছে। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপযোগেও শুনিবলৈ পাব।

আজিৰ বন্দনা অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে মৈত্ৰেয়ী চৌধুৰীৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত, মতিৰাম ডেকা পাঠক আৰু সংগীবৃতৰ কণ্ঠৰ নাম, জ্যোতিকা কলিতাৰ কণ্ঠৰ লোকগীত, বিনীতা ভূঞা আৰু সংগীবৃন্দৰ কণ্ঠৰ চিয়া গীত আৰু কৃতাঞ্জলি গোস্বামীৰ কণ্ঠত এটি ভজন শুনিলে।

বিয়লি 5:10 পৰা যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰ হ'বলগীয়া যুৱবাণী অনুষ্ঠানত 7:20 শুনিবলৈ পাব হেল্ল যুৱবাণী। এই লাইভ ফোন ইন অনুষ্ঠানৰ আজিৰ অতিথি কণ্ঠশিল্পী প্ৰাঞ্জল পৰশ আৰু অভিনেত্ৰী ৰুমা কলিতা। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, লগতে থাকিব মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান, সীমা কলিতাৰ কণ্ঠৰ লোকগীত আৰু শতাব্দী শৰ্মাৰ কণ্ঠৰ আধুনিক গীত। 6:15 গীতিকা চেটাৰ্জীৰ কণ্ঠৰ ভজন, 6:20 আৰু নিশা 8:15 বুলু মেধিৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নেওগ বাতৰি, 9:15 ৰূপালী ঢৌ, দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পীসকল হ'ল মঞ্জোৎস্না গোস্বামী, ৰঞ্জিত কুমাৰ দাস, হীৰা দাস, মৌচম মহন্ত আৰু নমিতা গোস্বামী। দিনৰ 12:10

পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, সাজ অৰ আৱাজ, স্বৰ ছায়া, প্ৰাদেশিক সংগীত আৰু গীত ৰংগিলে। বিয়লি 3 বজাৰ পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান, 9:30 বজাত ৰামধেনু, নিশা 10 বজাত শাস্ত্ৰীয় সংগীতানুষ্ঠানত ওস্তাদ বিছমিল্লাহ খাৰ চেহনাই বাদন ৰাগ মাল কোষ। এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ অনুষ্ঠানসূচী সম্পৰ্কে। দিনৰ 12:30 বজাৰ আইডেউৰ বোলনি অনুষ্ঠানৰ আইডেউৰ আখলত অতিথি হিচাপে উপস্থিত থাকিব কৰবী নাথ। সাক্ষাৎ গ্ৰহণ কৰিব ৰুণামণি বৰাই। বিষয় গ্ৰীষ্মৰ বতৰত আচাৰ। 11:05 বজাত পৰাগমালা লাইভ। 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানৰ হিপ হিপ হুৰে শিতানত বিচিত্ৰানুষ্ঠান পৰিৱেশন কৰিব শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে। অনুষ্ঠানটি আগবঢ়াব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 বজাত অভিলেখাগাৰৰ পৰা। এই অনুষ্ঠানত বিশিষ্ট অভিনেতা গিৰীশ চৌধুৰীৰ বিষয়ে যুগুতাই আগবঢ়াব ইন্দ্ৰজিৎ দাসে। 6:10 বজাত কৃষি জগত, আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো গীতিকা চেটাৰ্জীৰ কণ্ঠৰ এটি ভজন।

গীতিকা চ্যাটার্জীৰ কণ্ঠত এটি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰা হৈছে বুলুমেধিৰ কণ্ঠৰ লোকগীত।

বুলুমেধিৰ কণ্ঠৰ লোকগীতকেইটি শুনিলে শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি নিশা 8:15 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো অনুৰাগ ছবিখনৰ পৰা মহম্মদ ৰফি আৰু লতা মংগেশকাৰৰ কণ্ঠৰী গীতটি। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত এছ ডি বৰ্মনৰ।

শ্রোতাসকলে মাধুবন অনুষ্ঠানটিত পুরনি হিন্দী ছবির গীত শুনিছে আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক কাৰৱা ছবিখনৰ পৰা লতা মঙ্গেশকৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰে গীতটি। গীতৰ কথা মজৰুহ চুলতানপুৰীৰ, সংগীত ৰাহুল দেৱ বৰ্মনৰ।

মধুবন অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মেৰে জীৱন সাথী ছবিখনৰ পৰা কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা মজৰু চুলতানপুৰীৰ, সংগীত ৰাহুল দেৱ বৰ্মনৰ।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনো আহক কুমাৰ চানু আৰু সাধনা সৰগমৰ কণ্ঠত জুৰ্ম ছবিখনৰ এটি গীত। গীতিকাৰ ইন্দিৱৰ, সংগীত পৰিচালনা ৰাজেশ ৰোশনৰ।

মধুবন অনুষ্ঠানটির শেষত এইবার এয়া চিঠৰ ছবিখনৰ পৰা য়েসুদাসৰ কণ্ঠৰীতি গীত। গীতৰ কথা আৰু সংগীত ৰবীন্দ্ৰ জৈনৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন দুদিনীয়া বৈঠক আজি নতুন দিল্লীত আৰম্ভ হ'ব। অসম চৰকাৰে অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব। পশ্চিমবংগ চৰকাৰে আলু, পিঁয়াজ, ফল মূল, শাক পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আন্তঃৰাজ্যিক সৰবৰাহৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। উত্তৰ প্ৰদেশত ধূলিৰ ধুমুহা, বজ্ৰপাত আৰু বৰষুণৰ ফলত যোৱা 24 ঘণ্টাত 43 জন লোকৰ মৃত্যু হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন দুদিনীয়া বৈঠক আজি নতুন দিল্লীত আৰম্ভ হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে এই বৈঠকত অধ্যক্ষতা কৰিব। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ লগতে সদস্য ৰাষ্ট্ৰ আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিসকল এই বৈঠকত উপস্থিত থাকিব। তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব। এই বৈঠকত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলে আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ৰ পাৰস্পৰিক স্বাৰ্থজড়িত বিষয় সন্দৰ্ভত আলোচনা কৰিব। দ্বিতীয় দিনত অৰ্থাৎ কাইলৈ BRICS@20 স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতা গঢ়ি তোলা বিষয়ত আলোচনা অনুষ্ঠিত হ'ব। ইয়াৰ পাছতেই গোলকীয় প্ৰশাসন আৰু বহুত্ববাদী ব্যৱস্থাৰ সংস্কাৰ বিষয়ক আন এখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ব্ৰিক্ছৰ বিদেশ মন্ত্ৰীসকলে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 80 সংখ্যক অধিৱেশনৰ আগেয়ে যোৱা বছৰৰ 26 ছেপ্টেম্বৰত বৈঠকত মিলিত হৈছিল। এই বৈঠকত ভাৰতে অধ্যক্ষতা কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতা মন্ত্ৰী ৰনাল্ড লামোলাৰ সৈতে নতুন দিল্লীত বৈঠকত মিলিত হয়। সামাজিক মাধ্যম এক্সত দিয়া এটা বাৰ্তাযোগে ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই আনুষ্ঠানিক প্ৰক্ৰিয়াৰ জৰিয়তে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে। এই বৈঠকত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত ভালেমান বিষয়ে আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে ৰনাল্ড লামোলাই ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ সন্মিলনৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাৰ পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাই 3 দশকৰো কাল জুৰি কূটনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে নিকট আৰু অৰ্থবহ সম্পৰ্ক বৰ্তাই ৰাখি আহিছে বুলি তেওঁ উল্লেখ কৰে। অসম চৰকাৰে অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অহা 21 মে'ৰ পৰা বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতেই নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। তেওঁ লগতে এই অধিৱেশনত চন্দ্ৰমোহন পাটোৱাৰী অস্থায়ী অধ্যক্ষ হিচাপে থাকিব বুলি জানিবলৈ দিয়ে। নতুন মন্ত্ৰীসভাই শপত গ্ৰহণৰ পাছত জ্যেষ্ঠ বিধায়ক ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে বিধানসভা অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই কালি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক

সৈতে দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ কয়। প্ৰস্তাৱিত বিধেয়কখনে বিবাহৰ আইনী বয়স নিৰ্ধাৰণ, বহু বিবাহত নিষেধাজ্ঞা, সম্পত্তিৰ অধিকাৰ আৰু লিভ ইন ৰিলেচনকে ধৰি কেইবাটাও বিষয় সামৰি লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। ইয়াৰ লগে লগেই উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী কৰা অসম তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ'ব। পশ্চিমবংগ চৰকাৰে আলু, পিঁয়াজ, ফল মূল, শাক পাচলি, তৈলবীজ, খাদ্যশস্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ আন্তঃৰাজ্যিক সৰবৰাহৰ ওপৰত থকা সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। পূৰ্বৰ টি এম চি চৰকাৰে এই নিষেধাজ্ঞাসমূহ আৰোপ কৰিছিল। এই নিষেধাজ্ঞাসমূহৰ ফলত কৃষকসকল, বিশেষকৈ আলু খেতিয়কসকল বৃহৎ লোকচানৰ সন্মুখীন হৈছিল। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিব বুলি কৃষকসকলক প্ৰতিশ্ৰুতি দিছিল। ইপিনে ৰাজ্যখনৰ চৰকাৰে শিক্ষক নিযুক্তি, পৌৰসভা আৰু সমবায় সেৱাৰ নিযুক্তিৰ সৈতে জড়িত গোচৰসমূহৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইক দিয়াৰ সিদ্ধান্ত লৈছে। পূৰ্বৰ টি এম চি চৰকাৰে দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদানৰ বাবে এই গোচৰসমূহ নিষ্পত্তি কৰিবলৈ কোনো পদক্ষেপ নললে বুলি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে চৰকাৰে দুৰ্নীতি দূৰ কৰাৰ বাবে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিব। নতুন চৰকাৰখনে এই ক্ষেত্ৰত কেইবাটাও নিৰ্দেশ জাৰি কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰ প্ৰদেশত ধূলিৰ ধুমুহা আৰু বজ্ৰপাতৰ লগতে বৰষুণৰ ফলত শেহতীয়া 24 ঘণ্টাত 43 জন লোকৰ মৃত্যু হৈছে। মুখ্যমন্ত্ৰী য়োগী আদিত্যনাথে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীসকলক নিৰ্দেশ প্ৰদান কৰিছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি ৰাজ্যখনৰ ভাদোহী জিলাত সৰ্বাধিক 15 জন লোকে প্ৰাণ হেৰুৱাইছে। মিৰ্জাপুৰত 10 জন, ফাতেহপুৰত 9 জন, বাদায়ুনত 5 জন আৰু বৰেলী জিলাত 4 জন লোকৰ মৃত্যু হৈছে। বজ্ৰপাতৰ বাবে সৰ্বাধিক লোকে প্ৰাণ হেৰুৱাইছে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইৰ সঞ্চালক প্ৰবীণ চুদৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰিছে। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে জাৰি কৰা চৰকাৰী নিৰ্দেশ অনুসৰি মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে এই কাৰ্যকাল বৃদ্ধিৰ অনুমোদন জনাইছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে দুদিনীয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প কালি সন্ধিয়া বেইজিঙত উপস্থিত হয়। ট্ৰাম্পৰ এই ভ্ৰমণ কাৰ্যসূচীত ইৰাণ যুদ্ধ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেখা ইন্ধনৰ সংকট, বাণিজ্যিক ক্ষেত্ৰৰ সমস্যা, টাইৱান আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি কেইবাটাও বিষয়ে স্থান লাভ কৰিব বুলি সম্ভাৱনা প্ৰকাশ পাইছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনিশ্চয়তা বৃদ্ধি পোৱাৰ মাজতেই দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক সুস্থিৰ কৰি তোলাৰ ক্ষেত্ৰত ট্ৰাম্পৰ এই ভ্ৰমণ গুৰুত্ব লাভ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে হৰ্মুজ প্ৰণালী পুনৰ মুকলি কৰাৰ লগতে উপসাগৰীয় অঞ্চলত উত্তেজনা হ্ৰাস কৰাৰ ক্ষেত্ৰত চীনক পদক্ষেপ লবলৈ হেঁচা দিব বুলিও প্ৰকাশ পাইছে। এই সন্মিলনত পাৰস্পৰিক অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰাত বিষয়টোৱে গুৰুত্ব লাভ কৰিব বুলি প্ৰকাশ পাইছে। আলোচনাত চীনৰ আমেৰিকাৰ সামগ্ৰী ক্ৰয় বৃদ্ধি, কৃষি ৰপ্তানি আৰু ইন্ধনজাত সামগ্ৰীকে ধৰি বিভিন্ন বিষয় অন্তৰ্ভুক্ত হ'ব বুলি সূত্ৰত প্ৰকাশ পাইছে। ইৰাণৰ সৈতে হোৱা যুদ্ধৰ সময়ত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে গোপনে সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ কৰিছিল আৰু ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিছিল। নেতান্যাহুৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতি অনুসৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে আলোচনাত মিলিত হয়। বিবৃতিটোত এই বৈঠকে ইজৰাইল আৰু ইউ এৰ সম্পৰ্কত এক ঐতিহাসিক অগ্ৰগতিৰ সূচনা কৰা বুলি অভিহিত কৰা হৈছে। অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ খবৰ দেশখনে অস্বীকাৰ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ইউ এৰ বৈদেশিক মন্ত্ৰালয়ে এই বাতৰিসমূহ মিছা বুলি দাবী কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি বি এছ ইৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল কালি ঘোষণা কৰা হৈছে। শিক্ষাৰ্থীসকলে ৰোল নম্বৰ উল্লেখ কৰি আনুষ্ঠানিক ৱেবছাইট, ডিজি লকাৰ আৰু উমং এপৰ জৰিয়তে ফলাফল চাব পাৰিব। চি বি এছ ইয়ে জাৰি কৰা এটা বিবৃতি অনুসৰি এইবাৰ পৰীক্ষাত অৱতীৰ্ণ 17,68,000ৰো অধিক বিদ্যাৰ্থীৰ ভিতৰত 15,07,000ৰো অধিক উত্তীৰ্ণ হৈছে। উত্তীৰ্ণ সামগ্ৰীৰ হাৰ 85.20%। ইপিনে পশ্চিমবংগৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে আজি দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰিব। পৰিষদৰ অধ্যক্ষ পাৰ্থ কৰ্মকাৰে দিনৰ 11 বজাত আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰিব। ছাত্ৰ ছাত্ৰীসকলক আজি সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ পৰা তেওঁলোকক মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট লবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে এইবাৰ ষান্মাসিক পদ্ধতিৰে এই পৰীক্ষা অনুষ্ঠিত হৈছে।
আইপিএল ক্রিকেট প্রতিযোগিতার এখন খেলত কালি নিশা রায়পুরত রয়্যাল চ্যালেঞ্জার্স বেঙ্গালুরুয়ে কলকাতা নাইট রাইডার্সক 6 উইকেটত পরাস্ত করে। প্রথমে বেট ধরে কলকাতা নাইট রাইডার্সে নির্ধারিত 20 ওভারত 4টা উইকেটের বিনিময়ত 192 রান সংগ্রহ করে।

0: দলটোৰ হৈ অংকৃশ ৰঘুবংশীয়ে 71 আৰু ৰিংকু সিঙে অপৰাজিত 49 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 19 অভাৰ আৰু এটা বলত 4টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ বিৰাট কোহলীয়ে 60টা বলত অপৰাজিত 105 ৰাণ সংগ্ৰহ কৰে। খেলখনত বিৰাট কোহলীয়ে কেইবাটাও অভিলেখ ভংগ কৰে। 11টা 4 আৰু 3টা 6 ধৰি 60টা বলত অপৰাজিত 105 ৰাণ সংগ্ৰহ কৰা কোহলীৰ এইটোৱেই আছিল আই পি এলৰ 9ম শতক। ইয়াৰ লগে লগে আই পি এল ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈৰ খিতাপ দখল কৰে বিৰাট কোহলীয়ে। ইয়াৰ লগতে কোহলীয়ে 14,000 টি-20 ৰাণ সম্পূৰ্ণ কৰি ক্ৰিছ গেইলৰ অভিলেখ ভংগ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। কালিৰ খেলখনত বিৰাট কোহলীক মেন অব দ্য মেটছ সন্মান প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে বেংগালুৰুৱে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল। এই জয়ৰ লগে লগে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 16 পইণ্টেৰে তালিকাৰ শীৰ্ষত আৰোহণ কৰি গুজৰাট টাইটানছৰ সৈতে সমতা স্থাপন কৰে। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন দুদিনীয়া বৈঠক আজি নতুন দিল্লীত আৰম্ভ হ'ব। অসম চৰকাৰে অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱালী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব। পশ্চিমবংগ চৰকাৰে আলু, পিঁয়াজ, ফল মূল, শাক পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আন্তঃৰাজ্যিক সৰবৰাহৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো তৰালী শৰ্মাৰ কণ্ঠৰীতি গীত।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰীতি গীত।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো আশা শৰ্মা কটকীৰ কণ্ঠৰী গীতটি।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰীতি গীত।

0: everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
0: 6900453528.
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া শুনক নিয়োগ বাতৰি। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1865টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডি আৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডি আৰ, ডি ই পি আৰ 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডি আৰ, ডি এছ আই এম 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰমেশ্যনছ বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। নিয়োগ বাতৰি ইমানেই।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতেই আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: গুৱাহাটী ডিব্ৰুগড় এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মনজিত গগৈ। উচ্চতম ন্যায়ালয়ৰ অংশগ্ৰহণমূলক ন্যায়ৰ দৰ্শনৰ প্ৰসাৰ তথা বিচাৰাধীন হৈ থকা গোচৰসমূহ পাৰস্পৰিক বুজাবুজি আৰু সন্মতিৰে নিষ্পত্তি কৰাৰ লক্ষ্যৰে উচ্চতম ন্যায়ালয়ে অহা 21 আগষ্টৰ পৰা 23 আগষ্টলৈ সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালতৰ আয়োজন কৰিছে। সকলো অধিবক্তা, গোচৰীয়া পক্ষ আৰু অন্যান্য সংশ্লিষ্ট পক্ষক এই অভিযানত অংশগ্ৰহণ কৰি গোচৰসমূহৰ ফলপ্ৰসূ সমাধানৰ সহযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। গোচৰৰ পক্ষসমূহে আৰু তেওঁলোকৰ অধিবক্তাসকলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা সৃষ্ট সৰল গুগল পপত্ৰ পূৰণ কৰি নিজৰ গোচৰটো সমাধান সমাৰোহ 2026 অন্তৰ্ভুক্ত কৰিব পাৰিব। ফৰ্ম পূৰণৰ অন্তিম তাৰিখ 31 মে 2026। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন অহা 15 মে'ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে জনোৱা আহান অনুসৰি এলানি ব্যয় সংকোচনৰ ব্যৱস্থা ঘোষণা কৰিছে। এই অনুসৰি চিকিৎসাজনিত কাৰণৰ বাহিৰে অন্য কাৰণত পৰৱৰ্তী ছমাহৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণ নিষিদ্ধ কৰা হৈছে। চৰকাৰী আৰু ব্যক্তিগত দুয়ো ধৰণৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত এই বাধ্য প্ৰযোজ্য হ'ব। ৰাজ্য চৰকাৰে অহা ছমাহলৈ কোনো যান বাহন ক্ৰয় নকৰে। ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যাও ছমাহৰ বাবে হ্ৰাস কৰা হ'ব। একেদৰে বিগত বৰ্ষৰ তুলনাত ৰাজ্য চৰকাৰে পেট্ৰল ডিজেলত হোৱা চৰকাৰী ব্যয় 20% হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে পৰৱৰ্তী ছমাহৰ বাবে কোনো বিদেশী সামগ্ৰীও ক্ৰয় নকৰে। অৱশ্যে ৰাজ্যৰ জনসাধাৰণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহ'ব। চৰকাৰে এই সময়ছোৱাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰেহে আলোচনা চক্ৰ কৰ্মশালা অনুষ্ঠিত কৰিব। চৰকাৰী বিভাগ আৰু অনুষ্ঠানত ব্যৱহাৰৰ যান বাহন ভাড়ালৈ ল'বলগীয়া হলে কেৱল বৈদ্যুতিক বাহনহে ভাড়াত লোৱা হ'ব। ইয়াৰ উপৰি 15 বছৰৰ বেছি পুৰণি পেট্ৰল ডিজেল চালিত যান বাহন নিষিদ্ধ কৰাৰ প্ৰক্ৰিয়াও ত্বৰান্বিত কৰা হ'ব। সেনাবাহিনীত অগ্নিবীৰ নিযুক্তিৰ বাবে চৰাইদেউ জিলাত প্ৰশাসনে বিশেষ প্ৰস্তুতি শিবিৰ মুকলি কৰিছে। সোণাৰী মহাবিদ্যালয় খেলপথাৰত সেনাবাহিনীৰ বিষয়াসকলৰ তত্বাৱধানত অনুষ্ঠিত এই শিবিৰত প্ৰাৰ্থীসকলৰ উচ্চতা নিৰূপণ, পুল আপ আৰু দৌৰ প্ৰতিযোগিতাৰ দৰে প্ৰাৰম্ভিক পৰীক্ষণসমূহ সম্পন্ন হয়। কাৰ্যসূচীত জিলাখনৰ আয়ুক্ত ডঃ নেহা যাদৱ আৰু সহকাৰী আয়ুক্ত বিবেক শৰ্মাই অংশ লৈ প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। ছমাহৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত এনে শিবিৰ অনুষ্ঠিত কৰি 300 গৰাকী যুৱক যুৱতীক সেনাবাহিনী, নৌসেনা আৰু বায়ুসেনাৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিবলৈ জিলা প্ৰশাসনে পদক্ষেপ লৈছে। যোৰহাট জিলাৰ মৰিয়নীত সেনাবাহিনীৰ 19 গৰাকী জোৱানে কালি যোৰহাট অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা কেন্দ্ৰত বানৰ প্ৰস্তুতি আৰু আখৰামূলক অনুশীলন অনুষ্ঠিত কৰে। SDRF আৰু অসামৰিক প্ৰতিৰক্ষা কৰ্মীসকলৰ তত্বাৱধানত আয়োজিত এই প্ৰশিক্ষণৰ দ্বাৰা বানৰ সময়ত সেনাবাহিনীক অধিক কাৰ্যক্ষম কৰাৰ বাবে প্ৰস্তুত কৰা হয়। প্ৰশিক্ষণকালত উদ্ধাৰ অভিযানত ব্যৱহৃত ৰবৰৰ নাও আৰু অন্যান্য সঁজুলিৰ বিষয়ে জনোৱা হয়। ৰাজমাও পুখুৰীত নাও চলাই ব্যৱহাৰিক অনুশীলনো কৰা হয়। তদুপৰি বানত আৱদ্ধ লোকক উদ্ধাৰৰ বিষয়েও প্ৰশিক্ষণ গ্ৰহণকাৰীসকলক অৱগত কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতা যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 192 ৰাণ সংগ্ৰহ কৰিছে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠৰীতি গীত।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী কণিকা ভট্টাচাৰ্য্য়।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। অসম চৰকাৰৰ 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপনৰ সিদ্ধান্ত। প্ৰধানমন্ত্ৰীৰ বিদেশী মুদ্ৰা সঞ্চয়ৰ আহান মৰ্মে ৰাজ্য চৰকাৰৰ ব্যয় সংকোচনৰ ব্যৱস্থা। কেন্দ্ৰীয় চৰকাৰৰ চলিত বিত্তীয় বৰ্ষত দলং নিৰ্মাণৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চললৈ 569.64 কোটি টকাত আবণ্টন। দেশত 69 দিনৰ বাবে অপৰিশোধিত তেল আৰু 45 দিনৰ বাবে ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰকাশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ 6 উইকেটত জয়লাভ। অসম চৰকাৰে অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে 21 মে'ৰ পৰা হ'বলগীয়া বিধানসভা অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি বিধেয়ক উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই কালি উমৈহতীয়া দেৱানী বিধিৰ খচৰাটো অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক এই বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ কয়। প্ৰস্তাৱিত বিধেয়কখনে বিবাহৰ আইনী বয়স নিৰ্ধাৰণ, বহু বিবাহত নিষেধাজ্ঞা, সম্পত্তিৰ অধিকাৰ আৰু লিভ ইন ৰিলেচনকে ধৰি কেইবাটাও বিষয় সামৰি ল'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। ইয়াৰ লগে লগে উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী কৰা অসম তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
1: আজি কেবিনেটে পাছ কৰা খচৰা অনুসৰি এই ইউনিফৰ্ম চিভিল কোডৰ পৰা জনজাতীয় লোকসকলক বোথ হিলছ এণ্ড প্লেইনছ জনজাতীয় লোকসকলক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু এই UCCখনে কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি কাষ্টমছ ট্ৰেডিশ্যন এইকেইটাকো UCCৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে। UCCত মাত্ৰ 4টা বিষয় আহিব। বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব, পলিগেমি নাথাকিব, সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়েও সম্পূৰ্ণ অধিকাৰ পাব পাৰিব, লিভ ইন ৰিলেচনশ্বিপৰ ওপৰত থাকিব। এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে UCC আহিব।
0: মুখ্যমন্ত্ৰীয়ে কয় যে বিধানসভাৰ এই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। তেওঁ লগতে এই অধিৱেশনত চন্দ্ৰমোহন পাটোৱাৰী অস্থায়ী অধ্যক্ষ হিচাপে থাকিব বুলি জানিবলৈ দিয়ে। নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰাৰ পাছত জ্যেষ্ঠ বিধায়ক ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অসম চৰকাৰে অহা 5 বছৰৰ ভিতৰত 2 লাখ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কৰ্মবাহিনী গঠনৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। এই কৰ্মবাহিনীয়ে অহা 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কয় যে 2 লাখ চৰকাৰী চাকৰি কেনেকৈ আৰু কি ধৰণে দিব পাৰি সেই বিষয়ে মুখ্য সচিবৰ নেতৃত্বৰ দলটোৱে প্ৰতিবেদনত উল্লেখ কৰিব। মন্ত্ৰীসভাই বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখনকে পৰৱৰ্তী 5 বছৰৰ বাবে নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰা প্ৰস্তাৱত অনুমোদন জনাইছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীসভাৰ বৈঠকে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱতো অনুমোদন জনায়। লগতে 32 কোটি টকা ব্যয়েৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভূপেন হাজৰিকা সংগ্ৰহালয় স্থাপনৰ প্ৰস্তাৱতো মন্ত্ৰীসভাই অনুমোদন জনাইছে। এই সংগ্ৰহালয়ত সুধাকণ্ঠৰ জীৱনৰ সৈতে সম্পৰ্ক থকা অমূল্য সম্পদৰাজি সংৰক্ষণ কৰা হ'ব। সংগ্ৰহালয় নিৰ্মাণৰ বাবে 20 কোটি টকা ৰাজ্য চৰকাৰে আৰু 13 কোটি টকা উত্তৰ পূব পৰিষদে আগবঢ়াব। ইপিনে মন্ত্ৰীসভাৰ বৈঠকে জ্যেষ্ঠ অধিবক্তা দেৱজিৎ শইকীয়াক আৰু 5 বছৰৰ বাবে ৰাজ্যৰ মহাধিবক্তাৰ পদত নিয়োগ কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে জনোৱা আহান অনুসৰি ৰাজ্য চৰকাৰে এলানি ব্যয় সংকোচনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি চিকিৎসাজনিত কাৰণৰ বাহিৰে অন্য কাৰণত পৰৱৰ্তী 6 মাহৰ বাবে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণ নিষিদ্ধ কৰা হৈছে। চৰকাৰী আৰু ব্যক্তিগত দুয়োধৰণৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য হ'ব। মন্ত্ৰীসভাত কালি লোৱা সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে অহা 6 মাহলৈ কোনো যান বাহন ক্ৰয় নকৰে। ৰাজ্যপাল মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যা

0: খাও ছমাহৰ বাবে হ্ৰাস কৰা হ'ব। একেদৰে বিগত বছৰৰ তুলনাত ৰাজ্য চৰকাৰে পেট্ৰল ডিজেলত হোৱা চৰকাৰী ব্যয় 20% হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।
1: ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব। নিৰাপত্তাৰ দিশটোক বাদ দি এই গোটেই কনভয়খিনি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছো। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব এটলিষ্ট ফৰ নেক্সট 6 মান্থ। যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ, যিটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ, ইট উইল বি কাট বাই 20% বাই ৰিডিউচিং টোৰ আৰু 2-4 গাড়ী বেছিকৈ খৰচ নকৰি আমি চৰকাৰে যিমান টকাৰ তেল কিনে যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20% ডিজেল আৰু পেট্ৰলত আমি কম খৰচ কৰিম।
0: ৰাজ্য চৰকাৰে পৰৱৰ্তী ছমাহৰ বাবে কোনো বিদেশী সামগ্ৰী ক্ৰয় নকৰে। অৱশ্যে জনসাধাৰণৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহ'ব। চৰকাৰে এই সময়ছোৱাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰেহে আলোচনা চক্ৰ কৰ্মশালা অনুষ্ঠিত কৰিব। চৰকাৰী বিভাগ আৰু অনুষ্ঠানত ব্যৱহাৰৰ বাবে যান বাহন ভাড়ালৈ ল'বলগীয়া হলে কেৱল বৈদ্যুতিক বাহনে ভাড়াত লোৱা হ'ব। কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় পথ আৰু আন্তঃগাঁথনি উন্নয়নৰ পুঁজিৰ অধীনত ৰাজ্যিক পথত অভাৰব্ৰিজ, আণ্ডাৰব্ৰিজ আৰু দলং নিৰ্মাণৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 8 ৰাজ্যলৈ কালি 569.64 কোটি টকাত আবণ্টন দিয়ে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এই সন্দৰ্ভত সংশ্লিষ্ট ৰাজ্য আৰু অন্য পক্ষসমূহলৈ স্মাৰকলিপি জাৰি কৰিছে। এই স্মাৰকলিপি অনুসৰি অসমক সৰ্বাধিক 187.32 কোটি টকা আবণ্টন দিয়া হৈছে। অৰুণাচল প্ৰদেশৰ বাবে 164.90 কোটি, মণিপুৰৰ বাবে 44.61 কোটি, মেঘালয়ৰ বাবে 53.19 কোটি, মিজোৰামৰ বাবে 43.50 কোটি, নাগালেণ্ডৰ বাবে 34.92 কোটি, ছিকিমৰ বাবে 15.69 কোটি আৰু ত্ৰিপুৰাৰ বাবে 23.51 কোটি টকাত অনুমোদন দিয়া হৈছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে লগতে অসমলৈ 2026-27 বৰ্ষৰ বাবে সেতু বন্ধন প্ৰকল্পৰ অধীনত ৰাজ্যিক পথসমূহত দলং নিৰ্মাণৰ বাবে 33.94 কোটি টকাত আবণ্টন দিছে। দেশত 69 দিনৰ বাবে অপৰিশোধিত তেল আৰু 45 দিনৰ বাবে ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। ইন্ধন সৰবৰাহত এই পৰ্যন্ত কোনো সমস্যা হোৱা নাই বুলি উল্লেখ কৰি জনসাধাৰণক আতংকিত নহবলৈ তেওঁ আহান জনায়। পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি ইন্ধনৰ নাটনিক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে শ্ৰীপুৰীয়ে কালি এই আহান জনায়। তেওঁ কয় যে দেশত ৰন্ধন গেছৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্ধন আৰু অন্যান্য সামগ্ৰীৰ ব্যৱহাৰত সংযম ৰক্ষা কৰিবলৈ জনোৱা আহ্বানক সতৰ্কতাবাণী হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ জনসাধাৰণক পৰামৰ্শ দিয়ে।
2: No problem on the supply management side, no shortage anywhere, and I'm going to conclude this by saying we have 60 days of crude, which is the maximum we need. We have 60 days of LNG and we have 45 days of LPG. So there's no problem on the supply side. Please see what the Honorable Prime Minister has actually said, and let's not put a bizarre construct on it. What he says, the time has come for us to look at our lifestyle also, and I totally endorse that. By the way, it's not that any lockdown is going to take place tomorrow.
0: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন কালি শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। উচ্চ শিক্ষা বিভাগে নামভৰ্তিত মাচুল ৰেহাই আঁচনিৰ নীতি সলনি কৰিছে। বিভাগে মাচুল ৰেহাই আঁচনিত যোগ্যতা নিৰ্ণয়ৰ বাবে এতিয়াৰে পৰা কেৱল ৰেচন কাৰ্ডহে বিবেচনা কৰিব। ছাত্ৰৰ বাবে অভিভাৱকৰ ৰেচন কাৰ্ডে মাচুল ৰেহাইৰ ক্ষেত্ৰত গ্ৰহণ কৰা হ'ব। পূৰ্বতে উচ্চ শিক্ষা গ্ৰহণৰ বাবে নামভৰ্তিত ৰেচন কাৰ্ড নথকা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কৰ্তৃত্বশীল পক্ষই দিয়া আয়ৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰা হৈছিল। নলবাৰী জিলাৰ বিভিন্ন গাঁৱত শেহতীয়াকৈ গৰু মহৰ গাত লাম্পি ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই সংক্ৰামক ভাইৰাছবিধত জিলাখনৰ সহস্ৰাধিক গৰু মহ আক্ৰান্ত হৈছে। জিলাখনৰ চানকুচি, জাগাৰা, ধৰ্মপুৰ, বৰনদী, ছতেমাৰী, বৰতলা ৰাজ্যিক পশু চিকিৎসালয়ৰ অধীনৰ শতাধিক গাঁৱৰ গৰু মহ এই সংক্ৰামক ভাইৰাছৰ কবলত পৰিছে। উল্লেখযোগ্য যে পোক পতংগৰ কামোৰৰ দ্বাৰা এই ৰোগ উদ্ভৱ হয়। এই চৰ্মৰোগৰ ফলত গৰু মহৰ ছালত ডাঠ গোটা বা টেমুনা হয় আৰু পিছলৈ এই ফাটি খাৰ সৃষ্টি হয়। উচ্চতম ন্যায়ালয়ৰ অংশগ্ৰহণমূলক ন্যায়ৰ দৰ্শনৰ প্ৰসাৰ তথা বিচাৰাধীন হৈ থকা গোচৰসমূহ পাৰস্পৰিক বুজাবুজি আৰু সন্মতিৰে নিষ্পত্তি কৰাৰ লক্ষ্যৰে ন্যায়ালয়ে অহা 21 আগষ্টৰ পৰা 23 আগষ্টলৈ সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালতৰ আয়োজন কৰিছে। সকলো অধিবক্তা, গোচৰীয়া পক্ষ আৰু

0: অন্যান্য সংশ্লিষ্ট পক্ষক এই অভিযানত অংশগ্ৰহণ কৰি গোচৰসমূহৰ ফলপ্ৰসূ সমাধানৰ সহযোগ কৰিবলৈ আহান জনোৱা হৈছে। গোচৰৰ পক্ষসমূহে আৰু তেওঁলোকৰ অধিবক্তাসকলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা সৃষ্ট সৰল গুগল প্ৰপত্ৰ পূৰণ কৰি নিজৰ গোচৰটো সমাধান সমাৰোহ 2026ত অন্তৰ্ভুক্ত কৰিব পাৰিব। প্ৰপত্ৰ পূৰণৰ অন্তিম তাৰিখ 31 মে 2026। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত দ্বিতীয় সৰ্বভাৰতীয় পুলিচ গেমছত অসমৰ উপ আৰক্ষী অধীক্ষক বাৰ্দী বড়োৱে টেবুল টেনিছত ডি মুকুট অৰ্জন কৰিছে। বাৰ্দীয়ে কালি অপেন ছিংগলছ আৰু ৰাজপুত্ৰিত বিষয়া শিতানৰ ছিংগলছত একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰে। অপেন শিতানৰ ছিংগলছত বাৰ্দীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ সুব্ৰত ৰাজ বাৰ্মাক 3-1 ফলাফলত পৰাস্ত কৰে। একেদৰে ৰাজপুত্ৰিত বিষয়া শিতানৰ ছিংগলছত খেলুৱৈগৰাকীয়ে এম শ্ৰী অভিনৱৰ বিৰুদ্ধে 3-0 ফলাফলত সহজ জয় সাব্যস্ত কৰে। এই জয়ৰ সুবাদত বাৰ্দী বড়োৱে অষ্ট্ৰেলিয়াৰ পাৰ্থত হ'বলগীয়া বিশ্ব পুলিচ এণ্ড ফায়াৰ গেমছত দেশক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 192 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ অংকৃশ ৰঘুবংশীয়ে 71 আৰু ৰিংকু সিঙে 49 ৰাণ কৰে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে 19 অভাৰ আৰু 1 বলত 4টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলটোৰ হৈ বিৰাট কোহলীয়ে 60টা বলত 105 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। এয়া IPLৰ ইতিহাসত কোহলীৰ 9ম শতক। ইয়াৰ সুবাদত কোহলীয়ে IPLত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈৰূপে পৰিগণিত হৈছে। বিৰাট কোহলীক মেন অব দ্য মেচ হিচাপে ঘোষণা কৰা হৈছে। এই জয়ৰ পাছত বাংগালুৰুৱে 16 পইণ্টেৰে গুজৰাটৰ সৈতে যুটীয়াভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষস্থান দখল কৰিছে। প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মঞ্জিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: ইন্ধন সংকটেৰে মোকাবিলা কৰিবলৈ কেন্দ্ৰকে ধৰি অসমসহ বহু ৰাজ্যত চৰকাৰী বাহনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই অসম চৰকাৰেও ইন্ধন ব্যয় সংকোচনৰ অৰ্থে এলানি সিদ্ধান্ত গ্ৰহণ কৰিছে। অন্যান্য কাকতসমূহৰ লগতে দৈনিক অসম, অসমীয়া প্ৰতিদিন, নিয়মীয়া বাৰ্তা, দি আছাম ট্ৰিবিউন আদি কাকতত এই বাতৰিটোৱে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দখল কৰিছে। কেন্দ্ৰই সোণৰ আমদানি শুল্ক 6%ৰ পৰা 15%লৈ বৃদ্ধি কৰাৰ পাছতেই দেশত সোণৰ মূল্য বৃদ্ধি পালে। বুধবাৰৰ মাজনিশাৰ পৰা দেশজুৰি সোণৰ নতুন দাম কাৰ্যকৰী হৈছে। আমাৰ অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম প্ৰধানমন্ত্ৰীৰ ব্যয় সংকোচন ঘোষণাৰ পাছতেই সোণৰ দাম আকাশচুম্বী 11 ট্ৰিলিয়ন টকা গাইফ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকতেই নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে চৰকাৰে সংকল্প লৈছে। অহা 26 মেত বিধানসভাত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনৰ খচৰা প্ৰতিবেদন উত্থাপন কৰা হ'ব। অন্যান্য কাকতসমূহৰ লগতে দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি, অসমীয়া খবৰ কাকতেও এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। মণিপুৰত কুকি জৌ সম্প্ৰদায়ৰ 3গৰাকী খ্ৰীষ্টান যাজকক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰা বাতৰিটো গুৱাহাটীৰ পৰা প্ৰকাশিত টাইমছ অফ ইণ্ডিয়া কাকতত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পন্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে ভুৱা পাছপৰ্টৰ অভিযোগ উত্থাপন কৰা পৱন খেৰাক কালি গুৱাহাটীত ক্ৰাইম ব্ৰাঞ্চে জেৰা চলায়। জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীক কমেও 10 ঘণ্টা সোধা পোছা কৰে অপৰাধ শাখাই। দি চেণ্টিনেল কাকতত আলোকচিত্ৰসহ এই বাতৰিটো প্ৰকাশ কৰা হৈছে। আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ মঞ্জিত। যোৰহাট জিলাৰ মৰিয়নীত সেনাবাহিনীৰ 19গৰাকী জোৱানে কালি যোৰহাট অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা কেন্দ্ৰত বানৰ প্ৰস্তুতি আৰু আখৰামূলক অনুশীলন অনুষ্ঠিত কৰে। SDRF আৰু অসামৰিক প্ৰতিৰক্ষা কৰ্মীসকলৰ তত্বাৱধানত আয়োজিত এই প্ৰশিক্ষণৰ দ্বাৰা বানৰ সময়ত সেনাবাহিনীক অধিক কাৰ্যক্ষম কৰাৰ বাবে প্ৰস্তুত কৰা হয়। প্ৰশিক্ষণ কালত উদ্ধাৰ অভিযানত ব্যৱহৃত ৰবৰৰ নাও আৰু অন্যান্য সঁজুলিৰ বিষয়েও জনোৱা হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসম চৰকাৰৰ 26 মেত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপনৰ সিদ্ধান্ত, প্ৰধানমন্ত্ৰীৰ বিদেশী মুদ্ৰা সঞ্চয়ৰ আহান মৰ্মে ৰাজ্য চৰকাৰৰ ব্যয় সংকোচনৰ ব্যৱস্থা, কেন্দ্ৰীয় চৰকাৰৰ চলিত বিত্তীয় বৰ্ষত দলং নিৰ্মাণৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চললৈ 567.64 কোটি আবণ্টন, দেশত 69 দিনৰ বাবে অপৰিশোধিত তেল আৰু 45 দিনৰ বাবে ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰকাশ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ 6 উইকেটত জয়লাভ। এতিয়াৰ আঞ্চলিক

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া নিবেদন কৰা হৈছে ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। আজিৰ অনুষ্ঠানত পুনতে শুনাবলৈ লৈছো ৰাজা হিন্দুস্তানী ছবিখনৰ পৰা কুমাৰ চানু আৰু অলকা য়াগনিকৰ কণ্ঠৰীতি গীত।

শ্রোতাসকলে রূপালী ধও অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া অঞ্জাম ছবিখনৰ পৰা অভিজিতৰ কণ্ঠৰীতি গীত।

ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পম্পী গগৈ বৰকটকীৰ কণ্ঠত অহেতুক ছবিখনৰ এটি গীত।

অনুষ্ঠানত এইবাৰ শুনক ক্যা কেহনা ছবিখনৰ পৰা কবিতা কৃষ্ণমূৰ্তি আৰু হৰিহৰণৰ কণ্ঠৰীতি গীত।

শ্রোতাসকলে রূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক জুবিন গাৰ্গ আৰু মৃন্ময়ী মমতাৰ কণ্ঠত ৰদৰ চিঠি ছবিখনৰ ইতিগীত।

ৰদৰ চিঠি ছবিখনত সেয়া আছিল জুবিন গাৰ্গ আৰু মৃন্ময় মমতা। ৰূপালী ঢৌ অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পোৱা 9:45 গৈছে। ইয়াৰ লগে লগেই সময় হৈছে আমাৰ প্ৰথম অধিৱেশন সামৰাৰ। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়ালৈ মই জ্যোতি হাজৰিকাই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ সমশ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIRৰ মোবাইল এপযোগেও শুনিবলৈ পাব। প্ৰিয় শ্ৰোতা, ষ্টুডিঅত মই জ্যোতি হাজৰিকা, মোৰ সৈতে ডিউটি ৰুমত আছে শ্ৰুতি মেধি, নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস, ফটিক চন্দ্ৰ বৰ্মন আৰু মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু বিজিত শৰ্মা, আৰু ডিউটি ৰুমৰ সহকাৰী হিচাপে আছে ভৱেন শৰ্মা।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ। এতিয়া নিবেদন কৰা হৈছে গীতিমালিকাৰ গীত। আজিৰ অনুষ্ঠানত পুনতে শুনাবলৈ লৈছো মঞ্জোৎস্না মহন্তৰ কণ্ঠৰী গীতটি। গীতৰ কথা তৰুণ শৰ্মাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

গীতিমালিকার গীত অনুষ্ঠানটিত এইবাৰৰ শিল্পী ৰঞ্জিৎ কুমাৰ দাস, গীতিকাৰ লোহিন্দ্ৰ কুমাৰ শইকীয়া, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

শ্রোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো হীৰা দাসৰ কণ্ঠৰী গীতটি। গীতটিৰ কথা শচীন্দ্ৰ কুমাৰ অধিকাৰীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানটিত এইবাৰ শুনাবলৈ লৈছো মৌচম মহন্তৰ কণ্ঠৰী গীতটি। গীতৰ ৰচনা হীৰেণ ভট্টাচাৰ্যৰ, প্ৰযোজনা তৰুণ শৰ্মাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত এইবাৰ শুনোৱা হওক প্ৰশান্ত বৰদলৈৰ গীতৰ কথাৰে নমিতা গোস্বামীৰ কণ্ঠৰী গীতটি। গীতটিৰ প্ৰযোজনা কৰিছে অসীম হাজৰিকাই।

0: গীতিমালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত নতুন ভাৰত ন ৰূপত।

মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে নিউজ অন এ আই আৰ মোবাইল এপযোগেও শুনিবলৈ পাব। এতিয়াৰে পৰা আমাৰ লগত বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিশ্বদেৱ স্বৰ্গীয়াৰী, হৰমোহন বৰ্মন আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু মৃগাংক কৃষ্ণাত্ৰেয়। ডিউটি ৰুম আৰু ষ্টুডিঅ'ৰ দায়িত্বত আছো মই, নফিচা বেগম। এতিয়া শুনক যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো মই, চৰণা ভৰালী।

হেম বৰুৱাই কৈছিল, আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত জনাবলৈ বিচাৰিছো, আজি আৰু কাইলৈ যুৱবাণীযোগে প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া ৰেঙনি। আজি 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে ঈপ্সিতা হাজৰিকা আৰু প্ৰয়াস মজুমদাৰে কণ্ঠদান কৰা কেইটিমান মনপৰখা গীতেৰে। 5:55 প্ৰচাৰ কৰা হ'ব নিয়োগপ্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। 6:10 শুনিবলৈ পাব সীমা কলিতাই পৰিৱেশন কৰা লোকগীত। ৬:30 আগবঢ়োৱা হ'ব শতাব্দী শৰ্মাই কণ্ঠদান কৰা আধুনিক গীত। 7:20 নিবেদন কৰা হ'ব বিশেষ লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজিৰ অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী প্ৰাঞ্জল পৰশ কলিতা আৰু অভিনেত্ৰী ৰুমা কলিতা। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, আৰু এই অনুষ্ঠানেৰেই সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন নিবেদন কৰা হ'ব 5:15। নিয়োগপ্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব জিকিৰ। 6:30 প্ৰচাৰ কৰা হ'ব স্বাস্থ্য বিষয়ক বিশেষ অনুষ্ঠান শৰীৰ আৰু স্বাস্থ্য। 7:20 নিবেদন কৰা হ'ব ন প্ৰতিভা অনুষ্ঠানটি। 8:00 শুনিবলৈ পাব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠান, আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন আৰম্ভ কৰিবলৈ ওলাইছো ইপ্সিতা হাজৰিকাই কণ্ঠদান কৰা এই গীতেৰে। গীতৰ কথা পাৰ্বতী প্ৰসাদ বৰুৱাৰ, গীতটি সুৰেৰে সজাইছে প্ৰণৱীৰাম বৰুৱাই।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লোৱা হৈছে অন্য এটি গান ইপ্সিতা হাজৰিকাৰ কণ্ঠত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈ আৰু গীতটি সুৰেৰে সজাইছে প্ৰণৱীৰাম বৰুৱাই।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ আগবঢ়াব বিচাৰিছো প্ৰণৱীৰাম বৰুৱাৰ অপূৰ্ব সৃষ্টি, তেখেতৰ কথা আৰু সুৰেৰে ইপ্সিতা হাজৰিকাৰ কণ্ঠৰ এই গীত।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো প্ৰয়াস মজুমদাৰৰ কণ্ঠৰ এই গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈ আৰু সুৰ জিতেন দেৱৰ।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো প্ৰয়াস মজুমদাৰৰ কণ্ঠৰ এই গীত, গীতৰ কথা পৰমানন্দ মজুমদাৰৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এতিয়া শুনাই থকা হৈছে প্ৰয়াস মজুমদাৰৰ কণ্ঠৰ কেইটিমান সুমধুৰ গীত।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ আগবঢ়াইছো ঈপ্সিতা হাজৰিকাৰ কণ্ঠৰ এই সুমধুৰ গীত, গীতৰ কথা পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

প্ৰিয় শ্ৰোতা, আজিৰ মনোৰঞ্জনৰ শেষত শুনাবলৈ বিচাৰিছো ইপ্সিতা হাজৰিকাৰ কণ্ঠৰ এটি সুমধুৰ গীত, গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

মনোৰঞ্জন শুনিলে। এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1865 এপ্ৰেণ্টাইজ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব, বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60 পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি ডি আৰ জেনেৰেল 40 পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি ই পি আৰ 10 পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি এছ আই এম 10 পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। কৰ্মচাৰী চয়ন আয়োগে 731 ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: কোম্পানীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: সীমা কলিতাই পরিবেশন করা লোকগীতর অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতেই দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি সংস্কৃতৰ বাতৰি শুনোৱা হ'ব।
1: ইয়ম আকাশবাণী সম্প্ৰতি বাৰ্তাঃ শ্ৰূয়ন্তাম প্ৰবাচকঃ পুনীত ত্ৰিপাঠী। आदौ मुख्य वार्ताः। वैश्विक अनिश्चिततायाः आर्थिक समाह्वानानां च मध्ये ब्रिक्स देशाः रचनात्मिकां भूमिकां निर्वहन्तीति भारतेन दृढतया प्रतिपादितम्। नवदिल्ल्याम् अद्य द्विदिवसीय ब्रिक्स विदेश मन्त्रिणां सम्मेलनस्य आरम्भः अभवत्।

0: প্ৰিয় শ্ৰোতা, শতাব্দী শৰ্মাই পৰিৱেশন কৰা আধুনিক গীত শুনিলে।
1: অসমৰ বৰেণ্য শিল্পীসকল।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।

0: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

সংগীত ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: আওয়ার ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীক ডক্টৰ বিতৰণ দেশত খনিজ তেল ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ 30 মেৰ পূৰ্বে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ উত্তৰ পূৰ্বাঞ্চলৰ 5খন ৰাজ্যকে ধৰি দেশৰ 16খন ৰাজ্যৰ 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যায়ক্ৰমে বিশেষ

0: পুঙ্খ পুনৰীক্ষণ আৰম্ভ হ'ব বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ চাৰিগৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ কৰে। সেই অনুসৰি ৰামেশ্বৰ টেলিক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ তথা চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয়। অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বৰুক পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব দিয়াৰ লগতে অজন্তা নেওগক পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ দায়িত্ব প্ৰদান কৰা হয়। দেশত খনিজ তেল, ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত এখন আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই কথা প্ৰকাশ কৰে। ইপিনে দেশত 69 দিনৰ বাবে অপৰিশোধিত তেল আৰু 45 দিনৰ বাবে ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। ইন্ধন সৰবৰাহত এই পৰ্যন্ত কোনো সমস্যা হোৱা নাই বুলি উল্লেখ কৰি জনসাধাৰণক আতংকিত নহবলৈ তেওঁ আহান জনাইছে। পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি ইন্ধনৰ নাটনিক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে শ্ৰীপুৰীয়ে কালি এই আহান জনায়। তেওঁ কয় যে দেশত ৰন্ধন গেছৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্ধন আৰু অন্যান্য সামগ্ৰীৰ ব্যৱহাৰত সংযম ৰক্ষা কৰিবলৈ জনোৱা আহানক সতৰ্কবাণী হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ জনসাধাৰণক পৰামৰ্শ দিয়ে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে জনোৱা 7টা আহানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে অন্যান্য সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগসমূহৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ পাছত এখন সংবাদমেলত শ্ৰীচৌহানে কয় যে মন্ত্ৰী পৰ্যায়ত অনাগত এবছৰৰ বাবে তেওঁলোকে সোণ ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱাৰ লগতে বিদেশ ভ্ৰমণৰ পৰা বিৰত থকাৰো সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মিতব্যয়ীভাৱে খোৱা তেল আৰু যথাসম্ভৱ ৰাজহুৱা পৰিবহণ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কৃষকসকলৰ মাজত সাৰৰ সন্তুলিত ব্যৱহাৰৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে কৃষি মন্ত্ৰালয়ে সমগ্ৰ দেশতে গাঁও পঞ্চায়ত অভিযান আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে। বিগত 10 দিন ধৰি চলি থকা অনিশ্চয়তা আৰু উত্তেজনাৰ অৱসান ঘটাই কংগ্ৰেছে আজি ভি ডি সাথিছানক কেৰালমৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। নতুন দিল্লীত আজি সংবাদমেলত কংগ্ৰেছ নেতা অজয় মাকেন, মুকুল ৱাছনিক আৰু দীপিকা দসমুনছিয়ে এই কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ পাছতে কংগ্ৰেছ নেতৃত্বাধীন ইউ ডি এফে ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে। উল্লেখযোগ্য যে কেৰালমৰ বিধানসভা নিৰ্বাচনত এইবাৰ ইউ ডি এফে 2/3 অধিক সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল যদিও বিভিন্ন শিবিৰৰ লবী তথা তৃণমূল পৰ্যায়ত কৰ্মীসকলৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ সিদ্ধান্ত ল'বলৈ অসমৰ্থ হৈছিল। ৰাজ্য চৰকাৰে অহা 26 মে'ত বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। অহা 21 মে'ৰ পৰা হ'বলগীয়া বিধানসভা অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই কালি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। প্ৰস্তাৱিত বিধেয়কখনে বিবাহৰ আইনী বয়স নিৰ্ধাৰণ, বহু বিবাহত নিষেধাজ্ঞা, সম্পত্তিৰ অধিকাৰ আৰু লিভ ইন ৰিলেচনকে ধৰি কেইবাটাও বিষয় সামৰি ল'ব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিধানসভাত উমৈহতীয়া দেৱানী বিধি উত্থাপনৰ বিষয়টোক আদৰণি জনাইছে।
1: এই ঐতিহাসিক সিদ্ধান্ত ইউনিফৰ্ম চিভিল কোডৰ ইমপ্লিমেণ্টেশ্যনৰ, তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ পূৰ্বেই সদনৰ মজিয়াত ঘোষণা কৰিছিল যে আমাৰ চৰকাৰ হলে আমি প্ৰথম অধিৱেশনতে ইউ চি চি আমি আনিম, কথা দিয়া মতেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়িছে। আৰু ইউ চি চি দেশৰ ঐক্য, সংহতি, লিংগ বৈষম্য আৰু দেশখনৰ বাবে সমান আইন, এক আইন, ওৱান ল, এইটো সময়ৰ আহ্বান। আৰু সেইকাৰণে এই আইনখনে কাকো ক্ষতি নকৰে, কাৰো ওপৰত কোনো উৎপীড়ন বা অত্যাচাৰ নচলায়।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।

0: ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পুনৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে তৎপৰতা চলাইছে। সেই অনুসৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰি নিম্ন আৰু উচ্চ প্ৰাথমিকৰ খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অহা 30 মে বা তাৰ পূৰ্বে খালী শিক্ষক পদৰ তথ্যসমূহ নিৰ্দিষ্ট পৰ্টেলত দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2025 চনত 5,550টা আৰু 2026 চনত 4,500টা প্ৰাথমিক শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ৰাজ্যৰ সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এই উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছে। নিৰ্বাচন আয়োগে দেশৰ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যায়ক্ৰমে বিশেষ পুংখানুপুংখ পুনৰীক্ষণ অৰ্থাৎ SIRৰ তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। এই পৰ্যায়ত অন্তৰ্ভুক্ত হোৱা ৰাজ্যসমূহ হৈছে অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, উৰিষ্যা, ঝাৰখণ্ড, হাৰিয়ানা, পঞ্জাব, উত্তৰাখণ্ড, তেলেংগানা আৰু কৰ্ণাটক। একেদৰে কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লী, চণ্ডীগড়, দাদৰা আৰু নগৰ হাৱেলী আৰু দমন আৰু দিউত SIRৰ তৃতীয় পৰ্যায় আৰম্ভ হ'ব। সমগ্ৰ দেশতে ভোটদাতাৰ সঠিক আৰু শেহতীয়া তথ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দ্বাৰা পৰহিলৈ ডিব্ৰুগড়ত হ'বলগীয়া বিমান আক্ৰমণ ব্লেক আউটৰ অনুশীলন সন্দৰ্ভত ব্যাপক প্ৰস্তুতি চলি আছে। মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। জিলাখনৰ জৰুৰীকালীন ব্যৱস্থাৱলী সামৰ্থ্য বৃদ্ধিৰ লক্ষ্যৰে আয়োজিত এই সভাত অসামৰিক প্ৰতিৰক্ষা, গৃহৰক্ষী বাহিনী, পৰিবহণ, স্বাস্থ্য, জনসংযোগ, APDCL, DDMA, অগ্নি নিৰ্বাপক আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰি কাৰ্যসূচী সফল কৰাৰ কৌশল নিৰ্ধাৰণ কৰে। প্ৰশাসনৰ ফালৰ পৰাও অনুশীলনৰ সময়ত জনসাধাৰণক আতংকিত নহবলৈ আৰু সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহান জনোৱা হৈছে। গোৱালপাৰা চহৰৰ ভালুকডুবিৰ নতুন আৱৰ্তন ভৱন প্ৰাংগণত আজি সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতা বিষয়ত আখৰা চলোৱা হয়। গৃহ পৰিক্ৰমা মন্ত্ৰালয়, ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ তথা অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনা অনুসৰি সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই জৰুৰীকালীন অনুশীলনৰ ব্যৱস্থা কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে কালি অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। কোকৰাঝাৰ জিলাত পথ দুৰ্ঘটনাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা পৰিবহণ বিভাগে আজি জিলা প্ৰশাসনৰ সহযোগত ক্ষেত্ৰভিত্তিক অনুসন্ধান কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিবহণ বিভাগে লগতে যান বাহনৰ চালক তথা জনসাধাৰণৰ মাজত পথ সুৰক্ষাৰ বিভিন্ন দিশ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস চলায়। আজি জিলা আয়ুক্ত ডঃ পি উদয় প্ৰবীণ, জিলা পৰিবহণ বিষয়া ধজেন্দ্ৰ বসুমতাৰী আৰু আৰক্ষী আয়ুক্ত অক্ষত গাৰ্গে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰিগাঁও, বিছমুৰি, আলাংগী আৰু তিলাপাৰা অঞ্চলৰ দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰি পথ সুৰক্ষামূলক যাৱতীয় পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে বিগত 4 মাহত কোকৰাঝাৰ জিলাত পথ দুৰ্ঘটনাত প্ৰায় 40 জন লোকৰ মৃত্যু হয়। ইয়াৰে অধিক সংখ্যকৰ পথ দুৰ্ঘটনা তীব্ৰগতিত যান বাহন চলোৱাৰ বাবে সংঘটিত হয় বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। এই চালকসকলক পথ সুৰক্ষাৰ নীতি নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায়।
1: আমাৰ ডিষ্ট্ৰিক্টত যিখিনি ৰোড ৱৰ্নিং গেটছ আছে, হেল্থ ডিপাৰ্টমেণ্ট হ'ব পাৰে, এডুকেশ্যন ডিপাৰ্টমেণ্ট, সকলো মিলি আমি ৰোড ছেফটি মিটিং কৰি আমাৰ মাহত যিখিনি ইছ্যু হৈ আছে ডিষ্ট্ৰিক্টত, এক্সিডেণ্ট ক'ত হৈ আছে, কি প্ৰব্লেম আছে, ৰোড ষ্ট্ৰাকচাৰেল ইছ্যুজ কিবা আছে, নাইতো বেলেগ কি কাৰণত এক্সিডেণ্ট হৈ আছে, আমি কেনেকৈ এইটো প্ৰিভেণ্ট কৰিব পাৰিম, আমি নৰ্মেলি মিটিং কৰি গোটেই ইছ্যুজ প্ৰত্যেক মাহ আমি ডিছকাছ কৰিম। ডিছকাছ কৰাৰ পিছত এইটো একচন হৈ আছে য়া নাই, আমাৰ যিখিনি ডিচিশ্যন আমি লৈ আছো ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি মিটিংত, কিবা লাইক এক্সিডেণ্ট হৈছিলে, তাতে স্পীড ব্ৰেকাৰ লাগে, স্পীড ব্ৰেকাৰ কনষ্ট্ৰাকশ্যন হৈছিলে য়া নাই, সাইনেজ ইনষ্টল কৰিছিলে নাই, এনেকুৱা যিখিনি কাম কৰিব লাগে, ৰোড ৰেনিং এজেঞ্চি মানে PWD হ'ব পাৰে, নেশ্যনেল হাইৱে NHA, তেওঁলোকে কাম কৰি আছে নাই, আমি এবাৰ চেক কৰিবলৈ আহিলোঁ।
0: কাৰ্বি আংলং জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ডিফুৰ স্বাস্থ্যসেৱা যুটীয়া কাৰ্যালয়ত জিলা কাৰ্যবাহিনীৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ নিয়মীয়া চিটাকৰণ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। সভাত অংশ লৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিয়াল আৰু স্বাস্থ্য বিভাগৰ সচিব ৰাজেশন টেৰাঙে জিলাখনত 14-15 বছৰীয়া কিশোৰীসকলক জৰায়ুৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে SPPV চিটা প্ৰদান সুনিশ্চিত কৰিবলৈ চিকিৎসক শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰতিনিধিসকলক আহ্বান জনায়।
2: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে

0: মেডিঘাটত আৰক্ষী আৰু মাদকদ্ৰব্য সৰবৰাহকাৰীৰ মাজত সংঘৰ্ষত যোৱা নিশা এজন ড্ৰাগছ মাফিয়াৰ মৃত্যু হয়। সংঘৰ্ষত নৱজিৎ তাঁতী আৰু সন্তোষ বিশ্বাস নামৰ দুজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয়। কাছাৰৰ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই জনোৱা মতে চাইলেন দংগল নামৰ ধৃত সৰবৰাহকাৰীজন নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন ইউনাইটেড কুকি লিবাৰেচন আৰ্মীৰ সদস্য আছিল। শিলচৰত আজি এখন সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে কিছুদিন পূৰ্বে জিৰিঘাট অঞ্চলত মাদকদ্ৰব্য সৰবৰাহকাৰী চক্ৰৰ গুলীচালনাত এজন আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হৈছিল। ইয়াৰ পাছতে অঞ্চলটোত আৰক্ষীয়ে তালাচী অভিযান তীব্ৰতৰ কৰি তোলে বুলি অধীক্ষকগৰাকী জানিবলৈ দিয়ে।
1: আৰক্ষী এটা এণ্টি ড্ৰাগছ অভিযানত আমাৰ এজন আৰক্ষীৰ হাভিলাৰ বুলেট ইঞ্জুৰি হয় আৰু সেই বুলেট ইঞ্জুৰি হোৱাৰ পিছত আমি তদন্ত কৰাৰ ফলত আমি কিছু একিউজ আইডেণ্টিফাই কৰোঁ। যোৱা নিশা এটা পাৰ্টি জিৰিঘাট অঞ্চললৈ যায় আৰু জিৰিঘাট অঞ্চলত গৈ পেলাই বোমাপুঞ্জী বুলি এটা জেগা আছে, সেই জেগাত তেখেতসকলৰ ঘৰ আছিলে। তেখেতৰ ঘৰত এজন একিউজ যিজন মূল অভিযুক্ত চাইলন ডাংগেল এলাইফ লুলুন তেখেতৰ ঘৰত তেখেতক পায় আৰু তেখেতক কৰায়ত্ব কৰে।
0: জনসাধাৰণৰ মাজত পৰিৱেশ সচেতনতা, বহনক্ষম উন্নয়ন আৰু জলবায়ুৰ প্ৰতি দায়বদ্ধতাৰ মানসিকতা গঢ়ি তোলাৰ লক্ষ্যৰে মৰিগাঁও মহাবিদ্যালয়ত জীৱনৰ বাবে জলবায়ু মহোৎসৱ সন্মিলনৰ আয়োজন কৰা হৈছে। আজিৰে পৰা অনুষ্ঠিত মহোৎসৱ পৰহিলৈ অন্ত পৰিব। য'ত আছে নদী, বনাঞ্চল, পৰ্বত, উপকূল আৰু মহাসাগৰ শীৰ্ষক বিষয়বস্তুৰে আয়োজন কৰা এই মহোৎসৱৰ জৰিয়তে অভিজ্ঞতাভিত্তিক আৰু আন্তঃক্ৰিয়াশীল শিক্ষাৰ মাধ্যমেৰে জলবায়ু পৰিৱৰ্তন, বহন ক্ষমতা আৰু পৰিৱেশ বিজ্ঞান সম্পৰ্কে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগত অনুষ্ঠিত এই মহোৎসৱ মৰিগাঁৱৰ জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে উদ্বোধন কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা ৰায়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। এই জয়ৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 16 পইণ্টেৰে গুজৰাটৰ সৈতে যুটীয়াভাৱে প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰে। তৃতীয় অসম ৰাজ্যিক ফুটছাল চেম্পিয়নশ্বিপত গুৱাহাটী চিটি ফুটবল ক্লাবে খিতাপ দখল কৰিছে। গুৱাহাটীত অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলত আজি চিটি ফুটবল ক্লাবে আকাশ ফুটবল ক্লাবক পেনাল্টি শ্বুটআউটত 2-0 গলত পৰাস্ত কৰে। গুৱাহাটী চিটি ফুটবল ক্লাবে 3 বছৰৰ দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিবলৈ সমৰ্থ হৈছে। এই জয়ৰ সুবাদত দলটোৱে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ক্লাব ফুটছাল চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ 4গৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ। দেশত খনিজ তেল, ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছ পৰ্যাপ্ত পৰিমাণে মজুত থকাটো সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা গ্ৰহণ। 30 মেৰ পূৰ্বে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ। উত্তৰ পূৰ্বাঞ্চলৰ 5খন ৰাজ্যকে ধৰি দেশৰ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয়শাসিত অঞ্চলত পৰ্যায়ক্ৰমে বিশেষ পুংখানুপুংখ পুনৰীক্ষণ আৰম্ভ হ'ব বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘাছি, দক্ষিণ আফ্ৰিকাৰ ৰোনাল্ড লামোলা আৰু ব্ৰাজিলৰ বৈদেশিক মন্ত্ৰী মৌৰো ভিয়েৰাৰ সৈতে শ্ৰীমোদী মিলিত হয়। নতুন দিল্লীত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ সন্মিলনৰ সুযোগতে প্ৰধানমন্ত্ৰীগৰাকীক তেওঁলোকে সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে সন্মিলনৰ মুকলি ভাষণত কয় যে বিশ্ব পৰ্যায়ত শান্তি আৰু সুৰক্ষা কেন্দ্ৰীভূত হৈছে। তেওঁ কয় যে বৰ্তমানৰ সংঘাতসমূহ দূৰ কৰাৰ বাবে আলোচনা আৰু কূটনীতিত গুৰুত্ব দিব লাগিব। বৰ্তমানৰ জটিল পৰিস্থিতি আৰু অনিশ্চিত বিশ্বত আলোচনাৰ জৰিয়তে উন্নত বহনক্ষম বিকাশৰ নীতিৰে সমতা আৰু বিভিন্ন পাৰ্থক্য থকাৰ পাছতো এটা উমৈহতীয়া দায়বদ্ধতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। তেওঁ সামগ্ৰিক বিকাশ আৰু সুপ্ৰশাসনৰ বাবে গোলকীয় পৰ্যায়ত প্ৰযুক্তিৰ উন্নীতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ডঃ জয়শংকৰে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সহযোগিতা সুদৃঢ় কৰাৰ ওপৰতো গভীৰভাৱে গুৰুত্ব আৰোপ কৰা উচিত। তেওঁ বৰ্তমানৰ সংঘাতপূৰ্ণ পৰিস্থিতি, অৰ্থনৈতিক অনিশ্চয়তা আৰু বাণিজ্য প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ মাজত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহে গঠনমূলক আৰু সুস্থিৰ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি গুৰুত্ব আৰোপ কৰে। ডঃ জয়শংকৰে ব্ৰিক্ছৰ পৰিকাঠামোৰ অধীনত দেশসমূহৰ উপস্থিতি তথা সহযোগিতা সুদৃঢ় কৰি ৰখাৰ বাবে দেশসমূহৰ প্ৰতিনিধিসকলক ধন্যবাদ জনায়। সন্মিলনত ইণ্ডোনেছিয়া, মালয়েছিয়া, সংযুক্ত আৰব আমিৰ ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীসকলেও অংশগ্ৰহণ কৰে। এই সন্মিলনৰ মূল বিষয় হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বাবে নিৰ্মাণ। এই সন্মিলনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মানৱতা প্ৰথম আৰু ব্ৰিক্ছৰ বাবে জনতাকেন্দ্ৰিক দৃষ্টিভংগীৰ পৰা প্ৰেৰণা লাভ কৰে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভাৰভে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। বিগত বৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত 23সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বৈঠকৰ পাছত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ সন্দৰ্ভত আজি আলোচনা কৰা হয়। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি আঞ্চলিক আৰু গোলকীয় পৰ্যায়ৰ পাৰস্পৰিক বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই বিষয়সমূহৰ সন্দৰ্ভত আলোচনা আৰু কূটনৈতিক সমাধানৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। শ্ৰীমোদীয়ে বিদেশ মন্ত্ৰীগৰাকীৰ জৰিয়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ জনোৱা 7টা আহ্বানৰ সন্দৰ্ভত আজি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমক জনোৱা অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰালয়ৰ তৰফৰ পৰা এবছৰলৈ সোণ ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱাৰ লগতে অতি প্ৰয়োজন নহলে বিদেশ ভ্ৰমণ নকৰাৰ সিদ্ধান্তও লোৱা হৈছে। শ্ৰীচৌহানে জনসাধাৰণক ৰাজহুৱা যাতায়াতৰ সুবিধা ল'বলৈ আহ্বান জনাই কয় যে অতি শীঘ্ৰে কৃষি বিভাগৰ তৰফৰ পৰা কৃষকসকলৰ মাজত খেতিত সাৰ ব্যৱহাৰৰ সজাগতা সৃষ্টিৰ বাবে মন্ত্ৰালয়ৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে 14বিধ খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিত অনুমোদন জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে। আজি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে এ গ্ৰেডৰ ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত 2441 টকা, হাইব্ৰিড জোৱাৰ 4,023 টকা, বজ্ৰা 2,900 টকা আৰু প্ৰতি কুইণ্টলত ৰহৰ দাইলত 8,450 টকা নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰৰ এই সিদ্ধান্তই দেশৰ কৃষকসকলক যথেষ্ট উপকৃত কৰিব বুলিও কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে সংবাদমেলত প্ৰকাশ কৰিছে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুনকৈ শপত গ্ৰহণ কৰা ৰাজ্যৰ 4গৰাকী মন্ত্ৰীক বিভিন্ন বিভাগৰ দায়িত্ব অৰ্পণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগ, অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বড়োক পৰিবহণ, বড়োলেণ্ড কল্যাণ বিভাগ আৰু অজন্তা নেওগক মহিলা আৰু শিশু বিকাশ পৰ্যটন বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছে। নিৰ্বাচন আয়োগে দেশৰ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰশাসিত অঞ্চলত পৰ্যায়ক্ৰমে বিশেষ পুংখানুপুংখ পুনৰীক্ষণ অৰ্থাৎ এছ আই আৰ তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। এই পৰ্যায়ত অন্তৰ্ভুক্ত হোৱা ৰাজ্যসমূহ হৈছে অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, ওড়িশা, ঝাৰখণ্ড, হাৰিয়ানা, পাঞ্জাব, উত্তৰাখণ্ড, তেলেংগানা আৰু কৰ্ণাটক। একেদৰে কেন্দ্ৰীয়শাসিত অঞ্চল দিল্লী, চণ্ডীগড়, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউত এছ আই আৰৰ তৃতীয় পৰ্যায় আৰম্ভ হ'ব। সমগ্ৰ দেশতে ভোটদাতাৰ সঠিক আৰু শেহতীয়া তথ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। চৰকাৰে এইবুলি অৱগত কৰিছে যে দেশত পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল আৰু ঘৰুৱা ৰন্ধন গেছ, প্ৰাকৃতিক গেছৰ উপলভ্যতা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। নতুন দিল্লীত আজি
পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত

0: পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয় যে দেশত ঘৰুৱা ৰন্ধন গেছৰ যোগান নিয়মীয়া হৈ আছে আৰু কোনো বিতৰণ প্ৰতিষ্ঠানতে ইয়াৰ নাটনি হোৱা নাই। তেওঁ কয় যে শোধনাগাৰসমূহৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা হৈছে আৰু ঘৰুৱা ৰন্ধন গেছৰ উপলভ্যতা বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে ৰন্ধন গেছৰ যোগান শৃংখলা যাতে ব্যাহত নহয় তাৰ বাবে বাণিজ্যিক ৰন্ধন গেছৰ যোগান প্ৰায় 70% বৃদ্ধি হৈছে। চলিত মাহৰ মাৰ্চলৈকে 7 লাখৰো অধিক ঘৰুৱা ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে আৰু প্ৰায় 7,50,000 নতুন উপভোক্তাক পাইপযোগে ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হৈছে। বিগত 3টা দিনত 1,40,00,000 ৰন্ধন গেছৰ বুকিং হোৱাৰ বিপৰীতে 1,39,00,000 বিতৰণ কৰা হৈছে। চলিত মাহৰ প্ৰথম দিনটোত 83,500 টন বাণিজ্যিক ৰন্ধন গেছ বিক্ৰী কৰাৰ বিপৰীতে বিগত 3টা দিনত 23,820 টন বিক্ৰী কৰা হৈছে। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব মুকেশ মংগলে কয় যে 90,000 মেট্ৰিক টন ঘৰুৱা ৰন্ধন গেছে পৰিবাহী দুখন জাহাজ যোৱা নিশা হৰমুজ প্ৰণালী অতিক্ৰম কৰিছে আৰু অহা 16 তাৰিখৰ ভিতৰত এই দুখন জাহাজ ভাৰতত আহি পোৱাৰ সম্ভাৱনা আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে আজি বেইজিঙত এখন বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰযুক্তি আৰু আঞ্চলিক নিৰাপত্তা সন্দৰ্ভত উত্তেজনা থকাৰ সত্বেও সংঘাতৰ পৰিৱৰ্তে সহযোগিতাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ছোৱাত এই বৈঠকখনে ট্ৰাম্পৰ প্ৰথমটো চীন ভ্ৰমণ হিচাপে চিহ্নিত হৈছে। হোৱাইট হাউছৰ তৰফৰ পৰা জনোৱা অনুসৰি শক্তিৰ হৰমুজ প্ৰণালী মুকলি হৈ থাকিলেহে শক্তিৰ মুক্ত প্ৰৱাহ সমৰ্থন দুয়োপক্ষই একমত হৈছে। বৈঠকৰ পিছত সংবাদমেল সম্বোধন কৰি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে সংঘাতৰ পৰিৱৰ্তে সহযোগিতা বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ অংশীদাৰ হ'ব লাগে, প্ৰতিদ্বন্দ্বী নহয়। মেনিলাত আজি সন্ত্ৰাসবাদ বিৰোধী দ্বিতীয় ভাৰত ফিলিপাইনছ যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ সামৰণি পৰে। দুদিনীয়াকৈ অনুষ্ঠিত বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সন্ত্ৰাসবাদ বিৰোধী যুটীয়া সচিব ডঃ বিনোদ বাহাদে আৰু ফিলিপাইনছৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সহকাৰী সচিব মাৰ্চেল লুই এম আলফেৰেজে যুটীয়াভাৱে অধ্যক্ষতা কৰে। দুয়োপক্ষই সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদৰ লগতে সকলো ধৰণৰ সন্ত্ৰাসবাদী তথা কাৰ্যকলাপক কঠোৰভাৱে গৰিহণা দিয়ে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হিমাচল প্ৰদেশৰ ধৰমশালাত খন্তেক পাছতে হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব। মুম্বাই ইণ্ডিয়ানছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু, ভাৰতৰ শীৰ্ষ পুৰুষৰ ডাবল জুটি সাত্বিক ছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ ছেট্টী আৰু তাৰকা ছাত্ৰাৰ লক্ষ্য সেনে আজি আকৰ্ষণীয় জয়েৰে বেংককত চলি থকা থাইলেণ্ড অপেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ ছিংগলছত লক্ষ্য সেনে চীনৰ ছে জুৱান ঝুক 21-12, 21-13 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰে। একেদৰে মহিলাৰ ছিংগলছত বিশ্বৰ 12 নম্বৰ খেলুৱৈ পি ভি সিন্ধুৱে নিজৰ সুন্দৰ ফৰ্ম অব্যাহত ৰাখি ডেনমাৰ্কৰ আমেলি স্কুলজক মাত্ৰ 28 মিনিটতে 21-13, 21-15 পৰাস্ত কৰে। শীৰ্ষস্থানীয় ভাৰতীয় পুৰুষৰ ডাবল জুটি সাত্বিক আৰু চিৰাগে মালয়েছিয়াৰ ব্ৰায়ান জেৰেমি গুটিং আৰু মহম্মদ হাইকালক 21-12, 21-19 গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ব্ৰিক্ছ ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীসকলক সাক্ষাৎ কৰে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভাৰভে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। চৰকাৰে এইবুলি অৱগত কৰিছে যে দেশত পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল, ৰন্ধন গেছ আৰু প্ৰাকৃতিক গেছৰ উপলভ্যতা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত খন্তেক সময়ৰ পাছতে পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পাছত পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1,035 কিলোহাৰ্টছ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1,026 কিলোহাৰ্টছত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱবাণী যোগে প্ৰচাৰিত বিশেষ অনুষ্ঠান হেল্ল' যুৱবাণী। আজিৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছে কণ্ঠশিল্পী প্ৰাঞ্জল পৰশ কলিতা আৰু অভিনেত্ৰী ৰুমা কলিতা। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্কৰ শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
2: নমস্কাৰ, সময় এতিয়া 7:20 অৱধাৰিতভাৱে আৰম্ভ কৰিছো আপোনালোকৰ প্ৰত্যাশিত লাইভ ফোনৰ অনুষ্ঠান হেল্ল' যুৱবাণী। প্ৰিয় শ্ৰোতা, আজিও সদায় দৰে আমাৰ সৈতে দুগৰাকীকৈ অতিথি উপস্থিত আছে। আমি অতিথি দুগৰাকীৰ সৈতে আপোনালোকক চিনাকি কৰি দিম, তাৰ পূৰ্বে জনাই থব বিচাৰিছো আমাৰ বিশেষ অনুষ্ঠানটো আপোনালোকে

0: ৰেডিঅ' ছেটত পোনপটীয়া সম্প্ৰচাৰ শুনাৰ উপৰিও আমাৰ ফেচবুক পেজ AIR গুৱাহাটী যোগে আপোনালোকে লাইভ সম্প্ৰচাৰ ইতিমধ্যে চাবলৈ পাইছে। যিসকল শ্ৰোতাই আমাক ৰেডিঅ' যোগে শুনি আছে তেওঁলোকে ফোন যোগে আমাৰ অতিথিকেইগৰাকীৰ সৈতে কথা পাতিব পাৰিব। তাৰ বাবে দুটাকৈ ফোন নম্বৰ ইতিমধ্যে আমি মুকলি কৰি দিছো। যিসকল শ্ৰোতাসকলৰ বাবে আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো 03612661876। আনটো নম্বৰ হৈছে 9435405222। এই নম্বৰ দুটাৰ জৰিয়তে আমাৰ অতিথি দুগৰাকীৰ সৈতে আপোনালোকে পোনপটীয়াকৈ কথা পাতিব পাৰিব। যিসকল শ্ৰোতাই ফেচবুক যোগে আমাক চাই আছে তেওঁলোকে কমেণ্ট কৰিব পাৰিব, তেওঁলোকৰ মন্তব্যসমূহ আমি অনুষ্ঠানৰ মাজতে পঢ়ি শুনাৰ চেষ্টা কৰিম। আজি ডিউটি ৰুমৰ দায়িত্বত আছে নাফিচা বেগম, তুলিকা দেৱী, নিয়ন্ত্ৰণ কক্ষৰ পৰা আমাক সহায় কৰিছে নিখিল শৰ্মা, বিশ্বদেৱ স্বৰ্গীয়াৰী, হৰমোহন বৰ্মন আৰু মায়ামণি শৰ্মা। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আৰু মই ভাস্কৰ শইকীয়া। প্ৰিয় শ্ৰোতা, আজি যি দুগৰাকী অতিথি আমাৰ সৈতে উপস্থিত আছে আমি অকণমান পাতনি দিয়ে উল্লেখ কৰিব বিচাৰিছো। পুনতেই কওঁ, তেওঁলোক এটা দম্পতি। তেওঁলোকৰ ঘৰখনৰ মাজতেই এটা সুন্দৰ সাধনা হয়, যি সাধনা ৰাজ্যবাসীয়ে দেখিছে, যি সাধনা ৰাজ্যবাসীয়ে সকলোৱে চিনি পায়। আৰু দুখন চিনাকি মুখ আজি আমি আমন্ত্ৰণ জনাই আনিছো। দুয়োগৰাকী ভিন ভিন ক্ষেত্ৰৰ সৈতে জড়িত আৰু দুয়োগৰাকীয়ে নিজৰ নিজৰ ক্ষেত্ৰত যিধৰণে দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হৈছে সেই দক্ষতাই সকলোকে সকলোৰে সন্মুখত একোখনকৈ পৰিচিত মুখ হিচাপে জিলিকাই তুলিছে। মই পুনতে আপোনালোকক এই মুহূৰ্তত চিনাকি কৰাই দিব বিচাৰিছো। মোৰ সৈতে উপস্থিত আছে সকলোৰে এগৰাকী জনাদৃত সংগীত শিল্পী প্ৰাঞ্জল পৰহ। দাদা, আপোনাক আন্তৰিক আদৰণি জনাইছো। আমাৰ সৈতে উপস্থিত আছে আন এগৰাকী মোহময় অভিনেত্ৰী তথা প্ৰতিভাৱান অভিনেত্ৰী ৰুমা কলিতা। আপোনাকো আন্তৰিক আদৰণি জনাইছো অনুষ্ঠানৰ মাজলৈ। প্ৰথমে কওক, দুয়োজনকে সুধিছো কেনে আছে?
1: বিৰাট ভাল। আৰু ইমান ধুনীয়া সাৱলীলভাৱে নিজৰ আমাৰ পৰিচয় এটা আজি দাঙি ধৰিছে, এয়া কেৱল মাত্ৰ সম্ভৱ আকাশবাণী গুৱাহাটীত। ইমান ধুনীয়াকে আমি, মানে মোৰ নিজৰে ভাল লাগিছে, আমি এনেকুৱাকে হয় নেকি যেনিবা। সো থেংক ইউ আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে। ভাল খবৰ, ভালে আছে।
0: নিশ্চয়কৈ আমি এতিয়া দুইজনৰ সৈতে কথা পাতিম, দুইজন যিহেতু ভিন ভিন ক্ষেত্ৰৰ সৈতে জড়িত। আপোনাৰ ক্ষেত্ৰখনৰ কথাও পাতিব লাগিব, আপোনাৰ ক্ষেত্ৰখনৰ কথাও পাতিব লাগিব। বিশেষকৈ আপোনাৰ পৰা যদি সংলাপ শুনো, আপোনাৰ পৰা গান শুনিম, এনেধৰণৰ এটা প্ৰক্ৰিয়াৰ মাজেদি আমি অনুষ্ঠানটো চলাই নিম। মই এতিয়া চিনাকি কৰাই দিব বিচাৰিছো, গীটাৰত আজি আমাৰ সৈতে উপস্থিত আছে মনদীপ মুদক।
2: নমস্কাৰ,
0: তোমাকো আন্তৰিক আদৰণি জনাইছো অনুষ্ঠানৰ মাজলৈ। আৰু লগতে জনাইছো অনুষ্ঠানটি ফেচবুক যোগে সম্প্ৰচাৰ কৰাত আমাক সহায় কৰিছে ৰুচেং গগৈ। সকলোকে আদৰণি জনাইছো অনুষ্ঠানৰ মাজলৈ। মই প্ৰথম তোমাৰ কাষলৈ আহিছো, প্ৰথমেই জানিব বিচাৰিছো যে এটা খুব সুন্দৰ যাত্ৰা অভিনয়, আৰু যিসকল লোক অভিনয়ৰ সৈতে জড়িত হৈ থাকে কথাতে কয় তেওঁলোকে নিজৰ পৰিৱেশটো আপোন কৰি ল'ব পাৰে। আৰু অভিনয় ইমান সুন্দৰ এটা কলা, সেই কলাটোৰ প্ৰতি সন্মোহন কেতিয়াৰ পৰা হ'ল, যাত্ৰাটো কেনেকে আৰম্ভ হ'ল?
3: যাত্ৰা আচলতে সৰুৰে পৰাই কৈ নহয় যে মানুহে সপোন দেখিব লাগে। সপোন দেখিছিলো, তাৰপিছত সৰুতে ধৰা নাটক কৰিছিলো, আৰু সৰুতে আমাৰ হেৰি আছিলে লায়ন্স ক্লাব বুলি এনেকে ক্লাব আছিলে। তাৰপিছত তোমাৰ দেখো তাতে মানে বিভিন্ন ধৰণৰ ধৰ মইনা পাৰিজাত আছিলে, আমাৰ সময়ত মইনা পাৰিজাত আছিলে। মইনা পাৰিজাতত কণ কণ, তেতিয়া আমিও সৰু, বহুত সৰু সৰু, তেনেকে মানে দেখি থাকো। যেতিয়া মানে বিহু হওক বা কিবা অনুষ্ঠান এটা, ধৰা জ্যোতিপ্ৰসাদ আগৰবেলাদেৱৰ জন্মদিনে পালে, তেনেকুৱাবিলাকত দেখি থাকো। যেতিয়া ৰিহাৰ্চেল হৈ থাকে সমবেত সংগীতৰে হওক বা নাচৰে হওক, এই বহি লওঁ মাতি, আৰু তেতিয়া একদম ঘৰটো সৰু ক্লাবৰ মানে বহি লওঁ। তাৰপিছত ভাবি থাকো, ইছৰাম, এইটো গানত যদি মই নাচিব পালোহেঁতেন, এইবাৰ যদি মই নাচো, সৰু কিন্তু দেই, তেনেকে বহি থাকো যে মাতি দিয়ে, সেই যে নাচিবলৈ পাওঁ, সেই যে সমবেত সংগীতটো গাবলৈ পাওঁ, তেনেকে তেনেকে লাহে লাহে সৰুতে এখন নাটক কৰিলো মেকুৰী বুলি। মোৰ মাত্ৰ এটাই কথা, নাটকখনত গৈ পেলাই এটা হেৰি লৈ যাব লাগে, তোমাৰ চচপেন থাকে যে, চচপেনটো নি এনেকে দলিয়াই দি পেলাই ক'ব লাগে মোৰ গাখীৰখিনি কোনে খালে, এই তেনেকুৱা। তেনেকে মানে নাটকৰ প্ৰতি যে হেৰিটো হৈ গ'ল, সকলোৱে কোৱা হ'ল যে তোমাক কালি নাটক চালো দেই, বিৰাট ভাল লাগিলে। সেই তেনেকে তেনেকে নাটকৰ প্ৰতি হেৰিটো বাঢ়ি বাঢ়ি গ'ল। আচলতে প্ৰথম নাটকৰ পৰা অহা বুলিয়ে ক'ব লাগিব। নাটক কৰি তেনেকে তেনেকে তেনেকে লাহেকে, দেউতাহঁতে যিহেতু অকমান জানে, ঘৰৰ মানুহে পঢ়াটো মানে মানে পঢ়াটো ভাল হব লাগিব,
0: অসমৰ প্ৰেক্ষাপটততো এটো লাগিব
3: একদম। মানে মাহঁতৰ দেউতাহঁতৰ মেণ্টেলিটি আছিলে যে ভাল পঢ়ি পেলাই চাকৰি কৰিব লাগিব, এইবিলাক নাটক চাটক কৰি কেই টকা পায়, এটা কথাটো কথা আছে নহয় যে নাচোনৰ ধন কাচোনত যায় বুলি, তেনেকুৱা মেণ্টেলিটি লৈয়ে আছিলে। তাৰপিছত আৰু যিহেতু দেউতাহঁত নিজৰ চাকৰিৰ লগত জড়িত, মোৰ মাও

0: কৰি কৰিছিলে, তো সেই সূত্ৰে মানে এইটো প্ৰফেচনতকে মাহঁতে মানে চাকৰি কৰাটো বেছিকে বিচাৰিছিলে। লাহে লাহে যেতিয়া অকমান ডাঙৰ হলো, পঢ়া শুনাত বেছি মন কাণ দিবলগীয়া হল, তেনেকে মানে অকমান কমি আছিলে। তেতিয়া মানে ধৰা আমাৰ ইমান ছচিয়েল মিডিয়াটো নাছিলে, আৰু ধৰা যে অভিনয় কৰিব লাগিব বুলি বা কিবা সেনেকুৱা প্লেটফৰ্ম এটা নাছিলে, চিনেমা আছিলে বা তেনেকে কৰিব লাগিব বুলি নাজানো, কোনোবা হেৰি আইডিয়া দিয়া মানুহো নাছিলে। লাহে লাহে অকমান ডাঙৰ হলো, কলেজ পালো, এনেকে মানুহখিনিক লগ পালো, জনা হলো, তেনেকে তেনেকে আৰম্ভ হৈ গল। প্ৰথম মই ভিচিডি কৰিছোঁ, যেনিবা
1: ভিচিডিৰ যুগ আছিলে তেতিয়া, আৰু লাহে লাহে এতিয়া ডিজিটেল প্লেটফৰ্মলৈ আহিলে সকলোবিলাক। এতিয়া আমি পাতি যাম সেই কথাবিলাকো, পৰ্যায়ক্ৰমে পাতি যাম। মই প্ৰাঞ্জল আপোনাৰ কাষলৈ আহিছোঁ, একেই প্ৰশ্ন, এটা শুভংকৰ যাত্ৰা, যাত্ৰাটো এতিয়া অবিৰতভাৱে চলি আহিছে, আৰু আপোনাৰ যাত্ৰাটোৰ সৈতে কেৱল আপুনিয়ে নহয়, এমুঠি দৰ্শকক আপুনি এমুঠি শ্ৰোতাক হাতত লৈ আঙুলিত ধৰি আপুনি আগুৱাই আনিছে। সেই যাত্ৰাটোৰ আৰম্ভণি কেনেধৰণে হৈছিলে বা কেনেধৰণে চলি আছে অকণমান জানিব বিচাৰিছোঁ।
2: আচ্ছা, ৰুমাৰ ঘৰতকৈ আমাৰ অকণমান পৃথক, আমাৰ আকৌ সাংগীতিক পৰিৱেশটো সৰুৰ পৰাই আছে। মা ৰেডিঅ'ত গান গাইছিলে, মায়ে মঞ্চ অনুষ্ঠান কৰিছিলে, লোকগীতৰ এপ্ৰুভ ছিংগাৰ তেখেত হয়। বিভিন্ন কাৰণবশতঃ তেখেতে সময়ৰ হেৰিত গান গোৱাটো কমি গ'ল বা এৰি দিলে। তাৰপিছত মাৰ লগত মই তবলা বজাইছিলোঁ, কিন্তু মোৰ গানৰ প্ৰতি ধাউতি নাছিলে কেতিয়াও। তবলা বজাইছিলোঁ, মাহঁতে গান শিকে, গুৰুজী আহে শিকাবলৈ, তাৰপিছত মানে সদায় শিকাই থাকে নোৱাৰে। মই আকৌ এনেই কিটচেনৰ ফালে কিবা কিবি সৰু তেতিয়া আৰু, মই কিবা কিবি খুচৰি মুচৰি থাকোঁতে মই গুণগুণাই থাকোঁ, তেতিয়া মানে গুৰুজী আহি কয় তহঁততকৈ সিয়ে ভাল গাইছেচোন, তাকো মাত। এই তাকো মাত যেতিয়া ক'লে, সেই তেতিয়াৰ পৰাই গাই গাই মাৰ লগত তবলা বজাই গান গাই মেলি আহিলোঁ। পিছত লাজো লগা হ'ল, বোলে মানুহে হাঁহে, বোলে এই ল'ৰা হৈ গান গায়, তেনেকুৱা ধৰণৰ কথা আছিলে আৰু আমাৰ। কলেজ জীৱনত অহাৰ পিছত গম পালোঁ যে গান গালে দেখোন মানুহে গুৰুত্ব দিয়ে, ছোৱালীখিনিয়েও চাই দেখোন, তেনেকুৱা ধৰণৰ কথা। লাহে লাহে তেনেকৈ গানৰ প্ৰতি ইণ্টাৰেষ্ট আহিলে। আনুষ্ঠানিক শিক্ষা সৰুৰ পৰাই লৈছোঁ গানৰ, ঘৰুৱা যিহেতু পৰিৱেশটো আছে, পঢ়াৰ প্ৰতিও মাহঁতে গুৰুত্ব দিয়াটো বিচাৰিছিলে, গতিকে মই আকৌ গানত যে কিবা এটা কৰিম বা গান গায়েই খাম, যে নিচাটোৱে যে কেতিয়াবা পেচা হ'ব ময়ো ভবা নাছিলোঁ। গতিকে তেনেকে মিলি গ'ল, মিলায়ো থাকিলোঁ, চলি আছে,
1: তেনেকে চলি আছে আৰু। এতিয়া কথাটো হ'ল যে সন্মুখত প্ৰাঞ্জল পৰহ বহি আছে, আৰু আমি যদি এটা গীত নুশুনো তেতিয়াহ'লে শ্ৰোতাসকলে মোক সাংঘাতিক গালি পাৰিব। গতিকে এটা গীত আমি আপোনাৰ পৰা পোনে পোনে শুনিম।
2: আচলতে আজি গান গাব লাগিব বুলি মই কিন্তু সঁচাই ভবা নাই, মই একদম প্ৰিপেয়াৰ নহয়, যিহেতু বিহুৰ অনুষ্ঠান চলি আছে। বিহুৰ অনুষ্ঠান চলি থাকিলে বিহু বিহুৱে কিবা এটা মানে আমি ঘৰুৱাভাৱে কৈছোঁ আৰু, তাইক কিবা এটা ক'লেও আজিও জানমনি শুনিছানে তেনেকে মাত দিয়া যায়, বিহু চলি আছে যিহেতু আৰু, গতিকে গান ভাবি অহা নাই, গতিকে কিবা ভুলভ্ৰান্তি হ'ব পাৰে, অকণমান গুণগুণাই দিছোঁ। মই গাইছোঁ, মই কণ্ঠদান কৰা এটি গীত, মোৰ নিজৰ গীত বুলি ক'লে ভুল হ'ব। 2013-14 চনমানত আমি গানটো কৰিছিলোঁ, কলংকিনী ৰাধা বুলি। এই গীতটি সেই সময়ত ৱেষ্ট বেংগলৰ ফালে খুব জনপ্ৰিয় আছিলে, আমি তেতিয়া প্ৰগ্ৰেম কৰিব গৈছিলোঁ, তাৰমানে তেতিয়া তাত শুনিছিলোঁ গানটো। শুনি পেলাই মই ভাবিলোঁ যে এই গানটো ইমান ধুনীয়া, মাহঁতক আহি পেলাই ক'লোঁ এইটো ইমান ধুনীয়া গান এটা, আমি কিবা কৰিব নোৱাৰোঁ নেকি। মায়ে শুনি ক'লে যে এই গানটো দেখোন আমাৰ লোকগীত, আমাৰ অসমতো আছে, পুথিগত গীত। আমি চালোঁ, গালোঁ, আমি নিজৰ ধৰণে কৰিলোঁ, অকণমান ইম্প্ৰভাইজ কৰি পেলাই গানটো কৰিলোঁ, বহুত গালিও খালোঁ গানটোৰ বিনিময়ত। সেইটো সময়ত তাৰমানে ফেচবুক নাছিল যদিও পুৰা ফালি ফালি গালি কৰিছিলে মানুহে, তাতে দুটামান শব্দ আছে, মাইকটো জ্বলে নাযায়, অ' হে কলংকিনী ৰাধা, কদম গাছে উঠি আছে, কানো হাৰাম জাদা। কিন্তু সেই শব্দখিনি তাৰমানে মানুহে ভাবিছিলে মোৰ নিজৰ বুলি, কিন্তু নহয়, পুথিগত গীত। পিছত মানুহে বুজি পালে আৰু সেই গানটোৱে আজিও মানে নিজকে পৰিচয় দিয়াত যথেষ্টখিনি সহায়
1: কৰিছে।
2: একদম একদম মোৰ জীৱনৰ মানে মোৰ নিজৰ ভাল লগা গান। গানটোৰ সংগীত কৰিছিলে হৰজিৎ, গতিকে সেই গানটোৱে অকণমান গুণগুণাইছো, ট্ৰেডিচনেল ফক চং আমি নিজৰ ধৰণে অকণমান কৰিছিলোঁ।

0: আসলে এই কথাখিনি আপুনি মনকে বেছি ভাল কৰে তথাপি মই কথাখিনি উত্থাপন কৰিছো যে লোক সংগীতৰ যেটো গুণ হে গুণটো সচাকৈ পৃথক আৰু ফিউজন বুলি যেটো শব্দ আছে কিছু কিছু ক্ষেত্ৰত আপুনি বিতৰ্কৰ কথা কৈছে কিন্তু লাহে লাহে কথাবোৰ এতিয়া সকলোৱে বুজি পাব লাগিছে যে ফিউজনে সেই গীতটোক এটা নতুনত্ব প্ৰদান কৰে আৰু নতুনত্ব প্ৰদান কৰি এনে বহু গীত আছে যিসমূহ গীত ফিউজন কৰাৰ ফলশ্ৰুতিত এতিয়াও মুখে মুখে চলি আছে সেই বস্তুটোক লৈ যিমান দূৰ পক্ষপাতী মানুহ হ'ব লাগে সিমান দূৰ এটা সময় পক্ষপাতী নাছিলে কিন্তু এতিয়া আপোনালোকে হয়তো তেনেধৰণৰ এটা সমৰ্থন মানুহৰ পৰা পায় ফিউজন কৰাৰ পিছত লোক সংগীতৰ যিটো জোৰ সেই জোৰটো আপুনি কেনেকে অনুধাৱন কৰে মানে এটা লোক সংগীতে বা এটা লোক সংগীত শিকাৰ পাছত এজন কণ্ঠশিল্পীক কি ধৰণে সহায় কৰে আপুনি কেনেধৰণে ভাবে
1: প্ৰথম পৰিচয় আপোনাৰ নিজৰ ভেটি বা তোমাৰ নিজৰ ঘৰখন তুমি যদি নিজৰ ঘৰখনৰ মানুহখিনিক ভালকে চিনি নোপোৱা নিজক যদি নিজে চিনি নাপাওঁ আমি ৰাইজৰ আগত নিজৰ পৰিচয়টো কেনেকে দাঙি ধৰিম লোক সংগীতৰ ক্ষেত্ৰতো তেনেকুৱা আৰু আমাৰ দুখৰ কাৰণ যে আমি লোক সংগীতত ইমান চহকী অসমখন ৱেষ্ট বেংগলটো যথেষ্টখিনি চহকী কিন্তু অসমৰ ক্ষেত্ৰতো আমি পিছ পৰি থকা নাই কিন্তু আমাৰ মানুহে আজি প্ৰজন্মই এইবিলাক দিশত জ্ঞাত নহয় বা জানিব ইচ্ছা নকৰে কিন্তু এনেকুৱা ধৰণৰখিনি আমাৰো ভুল আছে বাৰু আমি সেই ফিউজন কৰা ধান্দাত বস্তুটো কনফিউজন হৈ যায়গৈ কিছুমান ক্ষেত্ৰত ৰাইজৰ মাজত ঠুকি নাপায় গানটো কিন্তু তাৰ মাজত কিছু গীত নিজৰ ধৰণে মানে অপভ্ৰংশ নোহোৱাকৈ যদি আমি কৰিব পাৰোঁ ভাল চিনাকি এটা দিব পাৰি আৰু অতিকৈ প্ৰয়োজন কাৰণ কিয় এইটো হাৰ্ট টু হাৰ্ট কানেক্ট কৰে এনেকুৱা ধৰণৰ গীতসমূহে অকল এইটো গীত বুলি নহয় দৰঙৰ ফক গোটেই অসম বিখ্যাত তাৰপিছত আমি ৱেষ্ট বেংগলৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ ফক বাউল গীত বা নজৰুল গীত যেনেকৈ ধৰি ৰাখিছে ৱেষ্টাৰ্ণ ছঙো তেওঁলোকে ধুনীয়াকৈ নিজৰ ধৰি ৰাখিছে গতিকে সেইটোৱে কলা আৰু সেইটোৱে আৰ্ট সেইটোৱে কালচাৰ থলুৱা সংগীত সদায় প্ৰিয় মানে থলুৱা মানে বিহু নহয় থলুৱা বুলি ক'লে বহুত আছে তাৰমানে নাঙলী গীত তাৰপিছত আমাৰ থলুৱা ঢুলীয়া উঠা বুলি কয় মানে ঢুলীয়া গীত বুলি কয় একচুৱেলি গতিকে সেনেকুৱা মই আমি প্ৰণৱ দাৰ গীতেদিও কৰিছিলোঁ আৰু মই বাৰুকৈ আকৃষ্ট কাৰণ আমাৰ মা লোকগীতৰ শিল্পী আছিলে আৰু তেখেতৰ পৰা বহুখিনি শিকিছো গতিকে তেনেকুৱা পৰিৱেশ
0: প্ৰাঞ্জলদা মই এইকেইটা এটা প্ৰশ্ন উত্থাপন হ'ব আজিৰ তাৰিখত একাংশৰ কথা কৈছো মই গোটেইখিনি কথা কোৱা নাই একাংশ এতিয়াও সেই ফুল কোঁৱৰৰ গীত মণি কোঁৱৰৰ গীত যিসমূহ একেবাৰে আমাৰ শিপাদলৰ সৈতে জড়িত সেই গীতসমূহ বিয়ানাম হাৰেই হওক বা সেই গৰখীয়াটোৱে পথাৰত চিঞৰি চিঞৰি গাই থকা বিহুনাম হাৰিয়ে হওক এইখিনিৰ প্ৰতি একাংশ যিমান মানে দায়বদ্ধ হ'ব লাগিছিলে সিমানখিনি দায়বদ্ধ নিশ্চয় নহয় আপুনি কিয় নহয় তাৰ কাৰণটো যদি মই আপোনাক সুধো
1: প্ৰচাৰৰ বা প্ৰসাৰৰ ক্ষেত্ৰত মানে আমি যেতিয়া কওঁ এই এতিয়া মোৰ ক্ষেত্ৰতে হৈছে যে আমি মন্দিৰত যেতিয়া সোমাওঁ শ্ৰীমদ ভগৱত গীতাখন সেৱা কৰিহে সোমাবি ওলাবি এই সেৱা কৰি সোমাওঁতে ওলাওঁতে গৈছে ভিতৰত কি আছে আমি আজিলৈকে চাব পৰা নাই ঠিক তেনেদৰে আমি লোকগীত এটা কৰিব গ'লেও বহুতে এইটো এনেকুৱা হৈছে এইটো আমুকে এটা সময়ত গাই থৈ গৈছে এইটো নুচুবি এইটো অমুক কৰিবি তেনেকুৱা
0: কোনোবাখিনিত আমি সেই ফালৰ পৰা দুৰ্ভাগ্য আজি লক্ষ্মীনাথ বেজবৰুৱাই যদি শংকৰদেৱক মণিকূটৰ পৰা তুলি নানিলেহেঁতেন সাহিত্যিক শংকৰদেৱজন কেতিয়াও প্ৰতিষ্ঠা হ'ল হয়
1: আৰু সেইটো ক্ষেত্ৰত আৰু আজিকালি জেনেৰেশ্যনটোৰ ক্ষেত্ৰত হয়তো আমি ভাবোঁ আৰু আমাৰ জেনেৰেশ্যনটোৱে লাষ্ট নেকি যে থলুৱা সংগীতৰ প্ৰতি আকৃষ্ট হৈছিলোঁ তাৰপিছত জেনেৰেশ্যনক আমি ফক ছঙৰ প্ৰতি আকৃষ্ট হোৱা দেখা নাযায় কিন্তু আমি আমাৰ ধৰণে গীতখিনি যিখিনি কৰি আছো তাৰ মাজত কিছু খিচিৰি বনাই পেলাই মানে ৰাইজক প্ৰেজেণ্ট কৰিছো মানে উদাহৰণস্বৰূপে মই অকল অসমৰ থলুৱা সংগীতৰ ক্ষেত্ৰত ক'ব যোৱা নাই আমি গৈছিলো

0: হেৰি তুৰাৰ ফালে প্ৰগ্ৰেম কৰিবলৈ, তাত এটা গান মানে ভাবেদ জাতি জুংলৈ তেওঁলোকে কিছু মানে থলুৱা গীত কৰি আছিলে, পাৰফৰ্ম কৰি আছিলে। তাত এটা এনেকুৱা গীত আছিলে, ইমান কেচি বস্তুটো, মই বোলে এইটো কি কৰিব পাৰি, ইয়াক ভাজি ভুজি যদি খিচি বনাই কিবা এটা কৰিব পাৰি তেতিয়াহ'লে ৰাইজে চাগে ফক চং, গতিকে আমি কিবা এটা কৰি দিওঁ। তেতিয়া মই কলুণ্ডাক ক'লো, কলুণ্ডা এনেকুৱা এটা কম্পজিশ্যন মানে জাষ্ট এই ফ্ৰেমটোহে আছে, আমি গোটেই মানুহটো আঁকিব লাগিব, বাকী মানে হাত দুখন আছে গানটো, কৈছে মই লিখি দিম, তই চিন্তা কৰ কিবা। মই কম্পজিশ্যনটো কৰিলো, তাৰমানে কম্পজিশ্যনটো কৰি পেলাই ৰাইজৰ আগত প্ৰেজেণ্ট কৰিলো। সেইটো মোৰ জীৱনৰ ওৱান অফ দ্য মানে পপুলাৰ চং হৈ পৰিল, কিন্তু মডাৰ্ণ চং, ফুল মডাৰ্ণ মানে গোৱা ফ্লেভাৰত আমি গানটো কৰিছিলো। গতিকে তেনেকেও কিছু গীত থলুৱা গীত আমি প্ৰেজেণ্ট কৰিছিলো, বহুতে এতিয়াও আছে আপোনাৰ এইটো ফক গানৰ পৰা আছিল ন, কিন্তু আমাৰ দায়বদ্ধ হোৱাটো দৰকাৰ, বা আমাৰ কিছু দায়বদ্ধতা আছে মানে সংগীত কৰ্মী হিচাপেও, যিটো পাপন দাই কৰি আছে, মানে পাপন দাৰ পৰা বহুখিনি দেখিছো শিকিছো, কৰি যাওঁ, সুস্থ সংগীত সকলোৱে কৰি যাওঁ, কৰাটো উচিত।
1: সেইটোৱে মানে যিটো ইনস্পায়াৰ বুলি কয় সেই লোকসংগীতটো, বা যেনেধৰণে জ্যোতিপ্ৰসাদ আগৰৱালা বিয়ানৰ পৰা জানো গছে গছে তুল, মই কলো সুন্দৰ সাধনা অভিনয়ৰ সৈতে আপুনি জড়িত হৈছে, এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছো কেনে কেনে ধৰণৰ কামৰ সৈতে আপুনি ব্যস্ত হৈ আছে, বা অকণমান আপোনাৰ জীৱনৰ সেই উল্লেখযোগ্য কথাবোৰ অকণমান,
2: মোৰখিনি শেষ হৈছে, বাকী অকণমান আছে তেওঁলোকৰ ৰুট ষ্টক এণ্টাৰটেইনমেণ্ট, সবে জানিছিলে বিদুৰ ভাই খুব জনপ্ৰিয় হৈছিলে, বিদুৰ ভাই ভুল ছবিখন তেওঁলোকৰ বেনাৰতে হ'ব, ৰুট ষ্টকৰ বেনাৰত সেইখন আহি আছে। আচলতে মে মাহতে মুক্তি পাবলগীয়া আছিলে, কিন্তু যিহেতু আমাৰ নিৰ্বাচনৰ ফলাফলৰ দিন ঘোষণা হৈছিলে, সেইটো কাৰণে আমাৰ চিনেমাখন ছেপ্টেম্বৰ মাহত মুক্তি পাব, গতিকে মোৰ যদি পেজটো ফলো কৰে দেখিব তেতিয়া আপডেটখিনি পাই থাকিব। আৰু এখন চুটি ছবি, চুটি ছবি এখন কৰিছোঁ আমাৰ ৰজত কমল বঁটা পোৱা ব্ৰিজ ছবিৰ কাৰণে, ৰজত কমল বঁটা পাইছিলে কৃপাল দা, কৃপাল কলিতা, তেখেতৰ এখন চুটি ছবি কৰি আছিলোঁ, সম্পূৰ্ণ হ'ল সেইখন। সেইখনৰ খুব ভাল লগা কথা হৈছে, স্ক্ৰিপ্ট যোনে লিখিছে একদম কম বয়সীয়া ছোৱালী এজনীয়ে লিখিছে, সৰু ছোৱালী, তাই হয়তো 18 বছৰমান হৈছে, তাই লিখিছে স্ক্ৰিপ্ট, আৰু প্ৰথমবাৰৰ বাবে কৃপাল দাই বেলেগৰ স্ক্ৰিপ্টত ডাইৰেকশ্যন দিছে, তেনেকে কাম এটা কৰিছে, খুব সুন্দৰ হৈছে কামটো, আৰু তাই খুব ধুনীয়া লিখিছে, প্ৰথম এক্সপিৰিয়েঞ্চ মোৰ জীৱনৰ, সৰু ছোৱালী এজনী লিখা কাম এটা কৰিছো। অভিনয়ত চম্পক দা আছিলে, চম্পক শৰ্মা, মল্লিকা শৰ্মা বা আছিলে, তেনেকে ময়ো কৰিছো এটা ধুনীয়া চৰিত্ৰ, সেইখনো সম্পূৰ্ণ হ'ল। আৰু এতিয়া মোৰ দুখন চিৰিয়েল, এখন ৰং চেনেলত সেইখন চলি আছে জুন মাহলে, মেগা নহয় এখন, আচলতে মেগা বুলিও একেবাৰে ক'ব নোৱাৰা নহয়, ক'ব পাৰি, আচলতে 24টা খণ্ডৰ হয় এইটো ৰামধেনু ছিৰিজৰ, আৰু এখন তোমাৰ ৰেঙনিত সম্প্ৰচাৰ হ'ব, সেইখন কিন্তু অলপ দেৰি আছে, পূজালৈকে হ'ব, শুভ লগন বুলি, সেইখনৰ কিন্তু কাম চলি আছে।
1: আপুনি কেৱল ছিৰিয়েল বা নাটকেই নহয়, আপুনি বহু কেইখন খুব জনপ্ৰিয় চিনেমাৰ সৈতে আপুনি জড়িত হৈ আছে, অকণমান সেই বিষয়ে কওকচোন।
2: মোৰ অলৰেডি মুক্তি লাভ কৰি গৈছে এখন খুব ধুনীয়া ছবি, ভুল ছবি, অহেতুকত মোৰে সৌভাগ্য যে বাণী দাস, তেখেতৰ পৰিচালনা আছিলে, বাণী দাৰ লগত কাম কৰিব পাৰিছে। আচলতে কিছুমান মানুহৰ লগত কাম কৰিলে বহুত কথা শিকিব পাৰি, যেনে আমাৰ অভিনয়ৰ ক্ষেত্ৰত প্ৰায়ভাগ অভিনয়ৰ লগত জড়িতখিনিয়ে জানে যে আমাৰ সময়ৰ কোনো হেৰি নাথাকে, বান নাথাকে, ধৰা মানে যদি ৰাতিপুৱা কেতিয়াবা 6টাত কল টাইম দিয়ে আমাক, আমি পিছদিনা ৰাতিপুৱা 6টাও হৈ যাব পাৰে, মানে আমাৰ কোনো ধৰণৰ ধৰ্মান্ধ নাথাকে। কিন্তু বাণীদাৰ লগত কাম কৰি সেই বস্তুটো খুব ভাল লাগিলে, মানে বাণীদাহঁতৰ টাইম মানে টাইম, সময় মানে যিটো দিব নহয় সেইখিনি সময়তে মই যাব লাগিব, আৰু সেইখিনি সময়ত মোক যোনখিনি টাইমত মোক এৰি দিম বুলি কৈছে সেইখিনি সময়তে এৰি দিব, মানে তো তেনেকুৱা কিছুমান কথা শিকিবলগীয়া আছে। আৰু তেনেকে কৰিলে মই ভাবোঁ কাম এটা ভালো হয়, কাৰণ যিগৰাকী অভিনয় শিল্পীয়ে থাকে বা নেপথ্যতে থাকে, সকলোকে এটা জীৱনৰ দৰকাৰ থাকে, আৰু ধৰা মানুহে আমাক দেখি থাকিব, আমি ভালে থকাটো অতিকৈ জৰুৰী, গতিকে সেই বস্তুখিনি তেখেতসকলৰ পৰা শিকিবলগীয়া আছে।
0: মেইনটেনেন্সটো কিন্তু আগৰ আমাৰ ৰমেন চৌধুৰী ছাৰহঁতৰ ক্ষেত্ৰতো প্ৰযোজ্য, তেখেতসকলেও যথেষ্টখিনি মানে, তেখেতসকলেও যদি কল টাইম এটা দিয়ে ৰেডিঅ' বা দূৰদৰ্শনৰ কিবা এটা, সেইটো টাইমত বৰষুণ বতাহ আহিলেও আহি পাবই লাগিব, আৰু ইমানখিনি মিউজিকেলি তেওঁলোক
1: ৰেডিঅ'ৰ ক্ষেত্ৰত একেবাৰে প্ৰযোজ্য, এটা ছেকেণ্ড দেৰি হোৱা মানে বহু ডাঙৰ এটা অপৰাধ।
0: আৰু আজিকালি আমাৰ ক্ষেত্ৰতো কি হৈছে, ৰিহাৰ্চেল প্ৰেক্টিচবিলাক কমি গৈছে চবৰে ক্ষেত্ৰত, আমি যদি প্ৰগ্ৰেমৰ ক্ষেত্ৰত চাৰিদিন ৰিহাৰ্চেল দিওঁ আমি কামৰ খাওঁ হ'ব, আৰু এদিনহে প্ৰগ্ৰেম আছে, চাৰিদিন ৰিহাৰ্চেল কৰিলে। কিন্তু ৰমেন চৌধুৰী ছাৰহঁতৰ ক্ষেত্ৰত বা বিপুল বৰুৱা ছাৰহঁতৰ ক্ষেত্ৰত কি হয়,

0: আধা ঘণ্টা প্ৰগ্ৰাম, 15 মিনিটৰ প্ৰগ্ৰাম, 4-5 দিন প্ৰেক্টিচত আহিব লাগিব।
1: এতিয়াও আমি দেখোঁ, এতিয়াও ৰেডিঅ'ৰ কিবা অনুষ্ঠান থাকিলে তেওঁলোকক দায়িত্ব দিলে নিৰ্ধাৰিত সময়ত তেওঁলোক আহিব মিউজিক ষ্টুডিঅ'ত। এতিয়াও এটা অনুষ্ঠানৰ কাৰণে 3-4 দিন বা এসপ্তাহ ধৰি ৰিহাৰ্চেল কৰা আমি এতিয়াও দেখোঁ।
0: আমি সেইখিনি সময়ত তাৰমানে আজি কওঁ ছাৰ, ছাৰৰ মানে অনুপস্থিতিত মানে আমি কামোৰ খাওঁ, এই অকণমান সময়ৰ কাৰণে নেক্সট আৰু ছাৰৰ কামত নাহোঁ। কিন্তু তাৰপিছত উপলব্ধি হয় যে সেই মূল্যৱান সময়খিনিৰ পৰা আমি কি শিকিলোঁ, যিটো বস্তু আজি আমি নাপাওঁ কেতিয়াও, তাৰমানে আজি সময় নিদিয়ে তাৰমানে সেই বস্তুটো। গতিকে বহুত ডাঙৰ কথা সেই পাংচুৱেলিটিটো
2: শিকিবলগীয়া বহুত থাকে কিছুমান মানুহৰ। তো মানে তাৰ পৰা সেই বস্তুখিনি বহুত ভাল লাগিলে। সেইটোখন মোৰ জীৱনৰ এখন অন্যতম ভুল ছবি, মই অভিনয় কৰা। আৰু এখন কৰিছিলো, সেইখন মোৰ তেতিয়া প্ৰথম প্ৰথম ৰিচাং বুলি, আমাৰ মানস বৰুৱা ভাইমনদাৰ ল'ৰা, ৰিজুদাৰ কাম ৰিচাং, সেইখন কৰিছিলো চৰিত্ৰত অভিনয়। তাৰপিছত আৰু এখন মোৰ খুব ধুনীয়া পূৰ্ণবেগৰ ভুল ছবি, আমাৰ কাম সমাপ্ত হৈছে, অলৰেডি সেইখন চিনেমা হৈ যাব, 10 বছৰে হ'ল সম্পূৰ্ণ হ'ব, কিন্তু এতিয়াও ছবি গৃহলৈ অহাই নাই, কৰোণা আহিল, মাজত কিবা আহিল, এনেকৈ সময় লওঁতে মিলি অহাই নাই। সেইখন হেৰি উল্কা, উল্কা খুব ধুনীয়া ভুল ছবি, খুব ধুনীয়া কাম হৈছে, মানে বিৰাট ধুনীয়া কাম। তাত এটা গীতত জুবিনদাৰ আছিলে এটা গীত, আৰু এটা গীত পাপন দা আছিলে, ইপচন্দাই কৰিছিলে সংগীত। সংগীত যে ইমান ধুনীয়া হৈছে নহয় সেইখন চিনেমাৰ, আৰু গোটেই কামখিনিয়ে ধুনীয়া হৈছে। আমাৰ প্ৰণৱ বিবেক আছিলে পৰিচালনা, ইষ্টাৰ্ণ গ্ৰীণ পিকচাৰৰ বেনাৰত আছিলে সেইখন, আশা কৰো মুক্তি দিব অতি শীঘ্ৰে সেইখন আহিব।
1: আমাৰ এটা ফোন আহিছে, ফোনটোৱে মই লৈ লওঁ। নমস্কাৰ জনাইছো, ক'ৰ পৰা ক'লে, কোনে ক'লে জনাব সবিশেষ?
3: আৰু খুব বেছি ভাল লাগি আছে, কথাবোৰ শুনি আছো, গীত শুনিলো, খুব ভাল লাগিলে। যিহেতু আজি আমাৰ মাজত অভিনেত্ৰী আৰু কণ্ঠশিল্পী দুয়োগৰাকী আমাৰ মাজত আজি অতিথিৰূপে পাইছো, গতিকে গান আৰু সংলাপ এই দুয়োটা দুয়োজনৰ পৰা শুনিব পাম বুলি আশা কৰিলো। আৰু নতুন নতুন কাম কৰি যাওক, আপোনালোক সফল হওক, সুস্বাস্থ্যৰে জীয়াই থাকক, তাকে আশা কৰিছো।
0: ধন্যবাদ। গান সংলাপ আমি একেলগে ক'ব লাগিব নে এটা এটাকে ক'লে
3: হ'ব? তাৰমানে যিহেতু এগৰাকী হৈছে কণ্ঠশিল্পী, এগৰাকী অভিনেত্ৰী, গতিকে অভিনেত্ৰীৰ পৰা নিশ্চয় সংলাপ শুনিবই লাগিব, নহ'লে আধুৰা যেন লাগিব। আৰু যিহেতু আমাৰ কণ্ঠশিল্পী আমাৰ মাজত, গতিকে আপোনাৰ ভাল লগা এটি গীত পৰিৱেশন কৰিলে খুব ভাল লাগিব।
0: ধন্যবাদ ইমানখিনি মৰম দিয়াৰ কাৰণে, ধন্যবাদ।
2: আপুনি ভালে
3: থাকক, ভালে থাকক,
2: আপুনি ভালে থাকক দেই।
3: ধন্যবাদ,
1: ধন্যবাদ জনাইছো আপুনি আমাৰ সৈতে ফোন যোগে সংযুক্ত হোৱাৰ বাবে।
3: হয়, ধন্যবাদ।
1: এনেধৰণৰ শ্ৰোতাসকলে আমাৰ সৈতে সংযুক্ত হয় আৰু তেওঁলোকে কথা পাতিবলৈ অতিথিগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা,
0: ভাল লাগে। মানে মই কিন্তু ভবা নাছিলো মানে ফোন আহিব বা ফোন আহে, কাৰণ এনেকুৱা এটা কানেকশ্যন বা এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহ আমি 2010-12 চনমানত তেতিয়া নিউজ চেনেলবিলাকত ব্ৰেকফাষ্ট লাইভ বা তেনেকুৱা আছিলে তেতিয়া কৰিছিলোঁ। আজি এটা মানে সেই স্মৃতিৰ মন্থন হৈছে,
1: সেই সময়খিনি ঘূৰি গৈছে। আমি চিনেমা বা অভিনয়ৰ কথা অকণমান পাতি আছিলোঁ। এতিয়া এই প্ৰশ্নটো সকলোৱে চাগে সুধে, তথাপিও মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, নাটক, কেমেৰা, আপোনাৰ অভিজ্ঞতা দুয়োটাৰে আছে, কোনটোত আপুনি নিজকে বেছি সহজভাৱে ভাবে?
2: আচলতে দুইটা ক্ষেত্ৰতে সুকীয়া, যিহেতু অভিনয় ভাল পাওঁ, এটা ক্ষেত্ৰত মই মানে নিৰ্বাচন কৰিব নোৱাৰিম, এইটো মোৰ কাৰণে ভুল হ'ব, কাৰণ অভিনয় কৰা মানুহ যেতিয়া দুইটাতে নিচা আছে, যিহেতু অভিনয় মনে প্ৰাণে ভাল পাওঁ, নাটক কৰিও ভাল লাগে, একদম পোনপটীয়াভাৱে দৰ্শকখিনিক পোৱা যায়, আৰু কেমেৰা কামটোতো কৰিয়ে আছে, কেমেৰাটো কৰোঁ দৰ্শকখিনি, কাৰণ কয় নহয় মোৰ মাহঁতে এনেকৈ বুলি কয়, মোৰ মায়ে 7টাৰ পৰা সময় নিদিয়ে, 10টালৈকে ৰিম'টটোৱে চুব নিদিয়ে, এনেকুৱা এটা গোটেই কমপ্লেইন এটা পোৱা যায়। তাৰপিছত বা কোনোবা খুৰা এজনে হওক, খুৰীয়াৰে ক'ত এইখিনি সময়ত চাব দিব, এনেকুৱা টাইপৰ এটা দিয়ে, তেতিয়া গম পাওঁ আৰু যে কেমেৰা কামতো বহুত মৰম কৰে। আৰু ধৰক বহুতেই চিনি পায়, ধৰা জানে যে কয় আপোনাৰ কালি অমুকখন চালো দেই, বৰ ভাল লাগিলে, দুইটাতে সুকীয়া আমেজ আছে
1: নিশ্চয়কৈ। এতিয়া কথাটো হ'ল, মোৰ এটা উমৈহতীয়া প্ৰশ্ন থাকিব দুয়োজনলৈকে, উমৈহতীয়া প্ৰশ্নটো এনেধৰণৰ, যে দুয়োগৰাকীৰ সংযোগ কেনেকৈ হৈছিলে? এতিয়া কথাটো যদি বোলে প্ৰাঞ্জলদা ৰুমাবাই যদি গান গালেহেঁতেন, তেতিয়া বৰ এটা ভাবিবলগীয়া নাছিলে, কিন্তু দুয়োজন পৃথক পৃথক। আৰু সেই কথাটো মই অনুষ্ঠানৰ প্ৰথমতেই কৈছোঁ, দুয়োগৰাকী নিজৰ নিজৰ ক্ষেত্ৰত অত্যন্ত দক্ষ।

0: সদায় কাম কৰি আছে অকণমান সেই কথাখিনি জানিব বিচাৰিছো।
1: আমাৰ কিন্তু লগ হোৱাৰ কাৰণ গানে
2: গানে গানে মানে একচুৱেলি ৰুমাও গানৰ অনুৰাগীৰ লগতে তাই ভাল মানে গান গাইছিলে আগতে এতিয়াও গাই জানিবা
0: সেই সময়খিনি আজি আমি আকৌ ঘূৰাই
2: জেনিবা বুলিতো লগাই দিছিলো মানে তেতিয়া 2008 মানৰ কথা আৰু 7-8 মানৰ দিগন্ত দাদা দিগন্ত ভাৰতী ছাৰৰ তাত আমি গান শিকিছিলো তাই দিগন্ত দাদাৰ ৰিলেটিভ তেতিয়া আৰু গান শিকিব আমি আকৌ ৰঙিয়াৰ পৰাই গুজন গুজনকে ট্ৰেইনত অহা ল'ৰা গান শিকিব আহোঁ গুৱাহাটীখন নতুন নতুন আমাৰ গানে গান যেতিয়া দিগন্ত দাদাত শিকো মৰম লগা ছোৱালী এজনী দিগন্ত দাই ওচৰত লৈ থকা ধৰণে তাৰমানে এনি টাইম বহি থাকে আৰু মামাৰ গান ময়ো ভাবিছিলো যে বহুত ভাল গায় বুলি তাৰপিছত মই বোলো সেইটো বাৰু দেখা যাব কিন্তু আগত মাতি চাওঁচোন তাৰপিছত কথাটো কি হল তেনেকে লাহে লাহে পিকনিকত গলো আৰোহণ বৰদলৈ আমি তেতিয়া গোটেইখিনি একেলগে পিকনিকত গ'লো আৰোহণক মই বোলো আৰোহণ এই ছোৱালীজনী মৰম লাগিছে চন্দন আছিল চন্দন দাস দিগ্বি সোণোৱাল চন্দন গ'লো ছোৱালীজনী মৰম লগা ন তেতিয়া তাই শকত আছিল অকণমান গোল মাতল আছিল আৰু চন্দনে পাতল ঐ এই ঢোলটো তোৰ ভাল লাগিছে ক'লে ঢোলটো তোৰ ভাল লাগিছে ভাল লাগিছে আৰোহণে ক'লে হ'ব দিয়া মই কৈ দিম এই যিটো কৈ দিম বুলি ক'লে গোটেই আহোঁতে বাছখনত জোকাই মেলি আহি আছে বোলে মাইনা প্ৰাঞ্জলে তোমাক ভাল লাগে প্ৰাঞ্জলক ভাল লাগিছে বোলে নাম্বাৰটো লৈ লোৱা কথা পাতিব পাৰিবা তাই একো কয় মোকো কয় প্ৰাঞ্জল নাম্বাৰটো লৈ লোৱা মাইনা তেনেকে যোগাওঁতে যোগাওঁতে দিয়া নাম্বাৰটো দিয়া এই দিয়া নাম্বাৰটো যিদিনাখনৰ পৰাই ললো সেই তেতিয়াৰ পৰাই ওলমি থাকিলে আৰু ডিঙিত পিছতে গম পালো মানে গান গান নোগোৱা মানে তুমি নালাগে দিয়া এক্টিঙে কৰা
0: কিন্তু সেই অভিযোগখিনি আজি আপুনি মিছা প্ৰমাণিত কৰিব লাগিব আমি গান শুনিম কিন্তু আপোনাৰ পৰা এতিয়া কথাটো হ'ল যে কেইবছৰৰ এখন যুদ্ধ তাৰপাছত আনুষ্ঠানিকভাৱে স্বীকৃতি
2: আমাৰ 2009 আমি আগৰ পৰাই চিনাকি যদি 2009ৰ আমাৰ ইন ৰিলেশ্যন তাৰপিছত 2014 চনত বিয়াখন পাতিলোঁ মই অৱশ্যে কম বয়সতে বিয়াখন পাতিলোঁ মানে ঘৰৰ মই একমাত্ৰ ল'ৰা এইফালে মোৰ বাৰ বিয়া গৈছে 2000 কেতিয়া গৈছিলে 11 মানত গৈছিলে তাৰপিছত মোৰ তেতিয়া বিয়াৰ সময়ত মোৰ 27 বছৰ তাৰপিছত মাহঁতক কওঁ যে বিয়াখন পাতিব লাগিব হা এই বয়সতে বিয়া 27 বছৰ বিয়া তোৰ দেউতাই বোলে 45 বছৰ বয়সত বিয়া পাতিছো তই 27 বছৰ বয়সত বিয়া পাতিবি মই কৈছো পিছত তাৰমানে ইহঁতৰ ঘৰত তাই হ'ল ডাঙৰ ছোৱালী গতিকে আমি দুটা চেম চেম এজৰ গতিকে সেইটো ক্ষেত্ৰত কিছু বাধ্যবাধকতা আহি পৰিল তাৰপিছত ভাইটিহঁতেও জোৰ দিয়ে বোলে নাই প্ৰাঞ্জল দা বিয়াখন যদি পাতিব লাগিব নহ'লে মানে মানুহে ইটো সিটো কৈ থাকে মই কৈছো হ'ব দিয়া কি কথা আছে এনেওতো আমি ঘূৰা ঘূৰি কৰি আছো পাতি পেলাই মানে চিগনেচাৰটো দি পেলাই লেবেলটো লগে আমি ভালকে ঘূৰো তেনেকুৱা তাৰপিছত কিন্তু এটা কথা মই কৈছো মই পাতিম হয় 27 বছৰ বয়সত তোমালোকৰ যেতিয়া 27 বছৰ হ'ব তোমালোকেও বিয়া পাতিব লাগিব চুক্তি তাৰপিছত যায় সিহঁতে হাঁহিলে তাৰপিছত তেনেকে বিয়াখন 2014 হ'ল আমি কিন্তু কাম কৰি গৈ আছো তাৰপিছত আমি ফ্ৰেণ্ডৰ নিচিনা আজি যেনেকে কথা পাতিছো আমি ঘৰতো তেনেকুৱা আৰু আমাৰ ফ্ৰেণ্ডখিনি মিউচুৱেল মানে তাইৰ যিখিনি ফ্ৰেণ্ড মোৰো সেইখিনিয়ে ফ্ৰেণ্ড মানে গানৰ এক্টিঙৰ মানুহখিনি আজি গীতালীহঁত হওক বা গোটেইখিনি আৰু মানুহ চ' আমি একেলগৰ একেলগে গান শিকা একেলগে আমি কাম কৰা তেনেকে তেনেকে আহি আমি যুগ্ম জীৱনৰ পাতনিও মেলিলোঁ 2020ত ছোৱালী এজনীও জন্ম হ'ল তাৰপিছত এতিয়া
0: চলি আছে
2: মানে ৰানিং ছাকচেছফুলি আৰু
0: মই অকণমান সেই ঘৰৰ পৰিৱেশটো জানিবলৈ অত্যন্ত আগ্ৰহী কাৰণ এনেকুৱা আপুনি এটা খুব মোক প্ৰশ্নটো এইকাৰণে সহজ কৰিলে যে আপোনালোকৰ বন্ধু মহল দুয়োটাৰে মিউচুৱেল সেইবাবে পৰিৱেশটো অত্যন্ত জমাই থকা এটা পৰিৱেশ হয় তথাপিও এনেকুৱা কেতিয়াবা হয় নেকি যে ৰুমাবাৰ শ্বুটিঙলৈ যাবলৈ দেৰি হৈছে ইফালে আপোনাৰ এটা ক'ৰবাত গানৰ ৰেকৰ্ডিং আছে তেনেকুৱা ধৰণৰ পৰিৱেশ এটাতো হয় ৰুমাবাৰ যদি মই সংলাপকেইটা আওৰাই লওঁ তেতিয়াহ'লে প্ৰাঞ্জলাই কৈছে যে নহয় মই এবাৰ ৰেৱাজ কৰি লওঁ তেনেকুৱা ধৰণৰ এটা পৰিৱেশ নিশ্চয় হয় চাগে অকণমান সেই পৰিৱেশটো দুয়োজনৰ পৰা জানিব বিচাৰিছোঁ
1: মোৰ কল টাইম থাকে ৰাতিপুৱা ধৰা 6টাত বা চিৰিয়েল থাকিলেতো ৰাতিপুৱা গাড়ী আহি যায় মই 6টাত গলো আহিলো ধৰা মই চাৰে সাতটা আঠটা মই কৈছো নহয় আমাৰ সময় নাই চাৰে সাতটা আঠটা কাৰণ লোকেশ্যন যদি দূৰত থাকে আহি পাওঁতে পাওঁতে দেৰি হৈ যায় আৰু মই সাধাৰণতে শ্বুটিঙৰ গাড়ীত যোৱাটোৱে মানে মই প্ৰিফাৰ কৰোঁ মই কোনো ধৰণৰ

0: গাড়ীলৈ নাযাওঁ, মই শ্বুটিঙৰ গাড়ীতে যাওঁ, শ্বুটিঙৰ গাড়ীতে আহোঁ, সেইটো মোৰ কাৰণে সুবিধা হয়। আৰু মই যে আহি পালোঁ তেতিয়ালৈকে তেওঁৰ প্ৰগ্ৰেম থাকে, তেওঁ ওলাই যায়, আমাৰ মানে তেনেকুৱা হয়। আৰু তেওঁ ৰাতিপুৱা সময়ত আহি পায় প্ৰগ্ৰেম কৰি, মই ৰাতিপুৱা সময়ত
1: মানে বহুত দিন ধৰি দেখা দেখি তেনেকুৱা নহয়ে চাগে, বিহু দিন কেইটাত অকণমান হয়, বাকী মানে বাকী ছিজনত আমাৰ শ্ব'জ খিনি মিলি থাকে, আমি অকণমান বুজা বুজি কৰি চলিব লাগে। কেতিয়াবা তাইৰ ঘৰত লাউডলি তাইৰ ডাইলগ কেতিয়াবা মাতি থাকিলে, মোৰো এইফালে গানটো শুনি ভালকে মই প্ৰেক্টিচ কৰিব লাগে, বা মই তেতিয়া অকণমান দুটাৰে তোমাৰটো চাউণ্ডটো কমাই লোৱাহে, তাইও কয় তোমাৰটো কমাই লোৱাচোন, দুয়ো দুয়োৰে নকমাও। তাৰপিছত তাই আজি আহোঁতেও কিবা মানে কৈ আছে, তেজ খাম মই সিহঁতৰ, ময়ো তাই বিচাৰি বিচাৰি ময়ো তেজ খাম সিহঁতৰ, ডাইলগ মাতি আছে ময়ো মাতি গ'লো, তুমি মোৰ বৰবাদ কৰি দিলা, মোৰো বৰবাদ কৰিছা তুমি, তেনেকুৱা চলি থাকে,
2: তেনেকুৱা ধৰণৰ এটা পৰিৱেশ চলি থাকে। আচলতে সেই ঘৰখনত যি অতিথি হিচাপে যাবলৈ পায় সিহে আচলতে অনুভৱ কৰিব পাৰে ঘৰখনত কেনেকুৱা,
1: আহিবা আহিবা, মই খানাও ভাল বনাম,
2: সেই কথাটোকে ক'বলৈ লৈছিলোঁ। আমাৰ যিহেতু ফেচবুক যোগেও বহু কেইগৰাকী দৰ্শকে আমাৰ অনুষ্ঠান চাই আছে, মই কেইটামান কমেণ্ট এই মুহূৰ্তত পঢ়ি ল'ব বিচাৰিছোঁ। হৰিকোচে শুভ সন্ধিয়া জনাইছে, বিনীতা ডেকাই শুভ সন্ধিয়া জনাইছে, উত্তম কুমাৰ ৰয়ে শুভ সন্ধিয়া জনাইছে, প্ৰদীপ বিশ্বাসে মন্তব্য আগবঢ়াইছে, প্ৰাঞ্জল দালৈ নমস্কাৰ, আপোনাৰ বিহু অনুষ্ঠান চাইছোঁ, এটা জুবিনদাৰ গীত শুনিব খুজিছোঁ, তেওঁ অনুৰোধ জনাইছে। লিপিকাত আছে লিখিছে, দুয়ো নিজৰ নিজৰ কৰ্মত আগুৱাই যাওক, শুভেচ্ছা জনাইছে দুয়োকে। ৰঞ্জুশ্ৰী বৰ্মনে লিখিছে, অতিথি দুগৰাকীলৈ স্বাগতম জনাইছোঁ, আপোনালোক দুয়োকে ষ্টুডিঅ'ৰ মজিয়াত তেনেদৰে দেখিবলৈ পাই ভাল লাগিছে, অনুষ্ঠান শুনি আৰু চাই আছো, ধন্যবাদ জনাইছোঁ, অনুষ্ঠানটো শেষলৈকে আপোনালোকে চাই থাকিব। জয় চক্ৰৱৰ্তীয়ে শুভ সন্ধিয়া জনাইছে, মুকুন্দনাথে মৰিগাঁৱৰ পৰা অনুষ্ঠান শুনি আছে বুলি তেওঁ উল্লেখ কৰিছে, খুব সুন্দৰ লাগিছে দুয়োকে দেখা পাই এনেধৰণৰ মন্তব্য আগবঢ়াইছে। চাৰু বৰুৱাই দুয়োকে শুভকামনা জনাইছে, কুশল প্ৰীতমেও দুয়োকে শুভকামনা জনাইছে, এনে বহু মন্তব্য আহিছে, আমি পৰ্যায়ক্ৰমে মন্তব্য পিছৰ পৰ্যায়ত পঢ়ি শুনাৰ চেষ্টা কৰিম। আৰু যিসকলে আমাৰ অনুষ্ঠান চাই আছে, মই পুনৰবাৰ কৈছোঁ, অনুষ্ঠানটি আপোনালোকে শেষলৈকে চাই থাকক, আৰু অনুষ্ঠানটি চাই কেনে পালে তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।
1: ভাল লাগিছে আজি মানে ইমান ধুনীয়াকে কমেণ্টখিনি দিছে, মই ভাবিছোঁ কোনোবাই গালিয়ে দিছে নেকি, কাৰণ আজিকালি ছ'চিয়েল মিডিয়া বুলি ক'লে মানে নেগেটিভ নেগেটিভ চব সেইখিনিয়ে স্প্ৰেড আউট হৈ থাকেতো,
2: আমাৰ আমাৰ ৰেডিঅ'ৰ যিসকল শ্ৰোতা বা যিসকলে ফেচবুক যোগে আমাক নিয়মীয়াভাৱে চায়, খুব এটা ইতিবাচক
1: আকাশবাণী গুৱাহাটীৰ পৰা আমি সেইটো মানে বিচৰাটো প্ৰয়োজনীয়, সেইখিনি শ্ৰোতাৰ কাৰণে আজি আকাশবাণী গুৱাহাটী, নহলেতো আৰু মানে নীতি জ্ঞান নীতি শিক্ষা নিজৰ নিজৰখিনিত বাহিৰে বাকী
2: চবৰে হুলস্থুলৰ মাজত মাজত আকাশবাণী গুৱাহাটী বা আকাশবাণী সদায় স্থিত প্ৰজ্ঞ, আকাশবাণীৰ পৰা যি যাব সেয়া শুদ্ধ ৰূপতেই যাব, আকাশবাণীয়ে যি ক'ব সেয়া শুদ্ধই হ'ব, সেইবাবে আকাশবাণী যি আছে। যিটো আকাশবাণীৰ কথা ওলাইছে, মই অকণমান উপমাৰ কাষলৈ আহিছো, আপুনি আকাশবাণী গুৱাহাটীৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত অভিনয় শিল্পী, সেই অভিজ্ঞতাৰ বিষয়ে অকণমান আপোনাৰ পৰা জানিব বিচাৰিছো।
0: আচলতে বহুত বছৰ আগতে হেৰি কৰি থৈছিলে, এপ্লাই কৰি থৈছিলে, আমাৰ বহুত বছৰ অভিনয় শিল্পীৰ হেৰি হোৱা নাছিলে, অডিশ্যন হোৱা নাছিলে, বহুত বছৰ হোৱা নাছিলে। তাৰপিছত 2018 বৰ্ষৰ কথা, সেইটো সেই বছৰ মই থিয়েটাৰত গৈছোঁ, বৃন্দাবন থিয়েটাৰত, তেতিয়া বৃন্দাবন থিয়েটাৰত প্ৰথম মোৰ আৰু জীৱনৰ প্ৰথম মোৰ থিয়েটাৰ, কেতিয়াও গৈ পোৱা নাই, তাতে কৰিব পাইছোঁ মই তপন দাৰ লগত, তপন দাস মই মোৰেই ভাগ্য বাৰু। তেতিয়া হেৰি ঘপককৈ মানে খবৰ আহিলে যে আকাশবাণী গুৱাহাটীৰ এনেকৈ মানে অডিশ্যনটো হ'ব, মই নাই নাই এইটো দিবই লাগিব, যেনেকৈ ইপিনে প্ৰথম থিয়েটাৰত গৈছোঁ, মাত ভাঙি অৱস্থা নাই, ৰিহাৰ্চেলৰ কেইদিন জানাই আৰু, এমাহ দিন পূৰা ৰিহাৰ্চেল হয়, মাত ভাঙি মাত বহি অৱস্থা নাই, তাতে আৰু যিখন নাটক মোৰ একদম চিঞৰি চিঞৰি ক'ব লাগে, ছেকেণ্ড নাইটৰ নাটকখন, তাৰপিছত এনেকৈ মাত চাত ভাঙিছে। সিদিনা আমাৰ আছিলে আকৌ মোৰ যোনদিনা পৰিছে সেইটো আকৌ পিছবেলালৈ পৰিছে, মোৰ যিহেতু ৰুমা আৰ আৰটো পিছবেলালৈ আছে অডিশ্যন, মোৰ আকৌ হেৰি থিয়েটাৰ আছে তোমাৰ শুৱালকুছি লাহ লাহ বুলি জেগাটো, শুৱালকুছি লাহত আছে, মই মানে মনতে খুব ভাবিছোঁ মইতো অডিশ্যনটো যেনেকে হ'লেও দিব লাগিব। তেতিয়া মানে মই এনেকে ফোন কৰি আমাৰ ৰেডিঅ'ৰে ইন্দ্ৰদা ইন্দ্ৰজিত দাদালে ফোন কৰিছোঁ, দাদা মই এনেকে এইবাৰ থিয়েটাৰত আছো, মোৰ কিবাকে নম্বৰটো আগুৱাই দিব পাৰি নেকি, দাদাই কৈছে তেনেকেতো পৰা নাযায় তথাপি আহিবাচোন, কিবা যদি এনেকে ব্যৱস্থা কৰিব পাৰে তোমাক অকণমান মিলাই নিম। তেতিয়া আহিছোঁ দেই মোৰ ভাগত হেৰি তোমাৰ 72 এনেকে নম্বৰ পৰিছে, আহিছো অহা লাগিলে বহিলো, অকমান দেৰি ৰখাৰ পিছত এখন একদম স্ক্ৰিপ্ট দিছে, দিছেও দিছে ইমান টান টান অসমীয়া একদম শব্দ, আৰু জানোৱেই আৰু, আৰু মোৰ এটা খুব ভাল সৰুৰ পৰা স্বভাৱ আছিলে, মই যিহেতু অসমীয়া মাধ্যমত পঢ়া, মই মানে কিতাপ পঢ়িলে বা কিবা পঢ়িলে সদায় মই বাতৰি নিচিনাকে পঢ়ো, বাতৰি যেনেকে পঢ়ো মোৰ মানে খুব হেৰি।

0: মোৰ মানে সেইটো সদায় আছিলে যে মই তমন্নাতে দাদাতকে আগতে গৈ পাম। এই অডিশ্যনৰ ৰুমত সোমালো, অডিশ্যনত আছিলে শান্তনা বাইদেউ আছিলে, এনেকে আছিলে, বাহিৰৰ আছিলে, তেনেকে আছিলে। আৰম্ভ দিলো অডিশ্যন নিজৰ ফালৰ পৰা ক'বলৈ দিলে আৰু প্ৰথম সুধিছে তোমাৰ নম্বৰ কিমান, 72, সেইটো ইংৰাজীটো কোৱা, অসমীয়াটো কোৱা, সেইটোতো থাকে আৰু। তেনেকে কৈ আৰম্ভ কৰিলো, দি পেলাই গুচি গ'লো, মাতটো মোৰ ভাঙিয়ে আছে। মনতে ভাবিছো আৰু ক'ত যদি ভাল মাতটো থাকিলেহেঁতেন কিবা অলপ আশা আছিলে, তথাপি মই ভুল একো কোৱা নাই। এইটো মানে এটা মনত ভাৱ আছিলে যে মই একো কোৱা নাই, চবে চাগে ভালে ক'ব, চব অসমৰে মানুহ যেতিয়া চবে মোৰ নিচিনাই ক'ব, মোৰ সেইটোৱে হেৰি হৈ পেলাই মই গুচি গ'লো থিয়েটাৰলৈ। গ'লো তাই 3-4 দিন বছৰ এনেকে আকৌ শ্ব'ৰ কাৰণে বহি আছো, আৰম্ভ হ'বচোন। তেনেতে ৰেডিঅ'ৰ পৰা ফোন কৰিছে, এই তোমাৰ ৰিজাল্টটো পালানে এনেকে বুলি ফোন কৰিছে। মই কৈছো মোৰ ৰিজাল্ট মানে, কৈছে তুমি ৰেডিঅ'ত অডিশ্যন দিছিলা নহয়। মই কৈছো অঁ দিছিলো। তাৰপিছত কৈছে হেৰি মোৰ পিনে তপন দাক ক'বলৈ ভয়ো লাগি আছে, মই অডিশ্যন দি আহিলো বুলি, কাম কৰিলা নহয় পাছ কৰিছা। হে মই পাছ কৰিছো, মোৰ মানে গা কঁপি গৈছে তেতিয়া, মানে একদম গ্ৰীণ ৰুমত বহি আছো মেকআপ লৈ পেলাই, মনটো ভালো লাগিছে। লগে লগে ফোন লগাইছে যে এনেকে বুলি ৰেডিঅ' মোৰ ক্লিয়াৰ হৈছে এনেকে, তাৰপিছত মই হোৱাটছএপত লিষ্টখন দি আছো বুলি ক'লে। দাদাই তেতিয়া লিষ্টখন দিয়ে চালো, হয় মই পাছ কৰিছো, নামটো আছে।
1: ৰেডিঅ'ৰ অভিজ্ঞতা সঁচাকৈ অনন্য আৰু পৃথক। এই ৰেডিঅ'ৰ যিটো মূল মন্ত্ৰ, বহুজনৰ হিতায় বহুজনৰ সুখায়, যিসকলে ৰেডিঅ'ৰ সৈতে জড়িত হৈ থাকে তেওঁলোকে আচলতে
0: বুজি পাব পাৰে
1: নিশ্চয়কৈ। আমি বহু কথা পাতিলো, আমি এটা গীত এই মুহূৰ্তত প্ৰাঞ্জলৰ পৰা শুনি ল'ব
2: বিচাৰিছোঁ। ভণ্টিজনীয়ে জুবিন দাৰ গীত এটি গানে কৈছিলে,
1: হয়
2: এবাৰ আমি মঞ্চত আৰম্ভণি জুবিন দাৰ গীতে গাইছোঁ আৰু শেষো জুবিন দাৰ গীতে গাইছোঁ, আৰু ভালো লগা পৰিৱেশ, দুখ লগা পৰিৱেশ, কাৰণ তেনেকুৱা এটা পৰিৱেশ কাহিনীও আমি কেতিয়াও পোৱা নাই আৰু নিজৰ গীতো গোৱা হোৱা নাই বহু মঞ্চত। সেই ফূৰ্তিটো এইবাৰ কোনোবা ক্ষেত্ৰত আমি নাই পোৱা গীতখিনি গাই, যিহেতু তেখেত নাই, গতিকে জুবিন দাৰ ৰ'দ গীত দি অকণমান গুণগুণাই দিছোঁ মানে।

0: কৰবাত সেই ৰোডখিনি হেৰাই গৈছে,
1: হেৰাই গৈছে,
0: কৰবাত জেকা হৈ পৰিছে অসমখন। আচলতে এই গীতখিনি শুনাৰ পাছত সকলো অত্যন্ত আৱেগিক
1: আৱেগিক হয়।
0: আমাৰ সেই ঊনৈছ ছেপ্টেম্বৰৰ আৱেগখিনি আকৌ উজাই আহে বুকুলে। আমি ক'ৰবাত ৰৈ যাওঁ আৰু এতিয়াও ৰৈ আছো, আমি ৰৈ যোৱাটোৱে স্বাভাৱিক। য'ত মেৰুদণ্ডডাল নাথাকে তাত জাতি এটাই আকৌ আকাশ চুবলৈ অকণমান অসুবিধা হয়,
1: অসুবিধা হয়।
0: আৰু সেই সময়খিনিৰ সৈতে আমি একেলগে সকলোৱে সহবাস কৰিছোঁ।
1: আচলতে বহুতে আমাক, বহুতে মানে শিল্পী বুলি নকওঁ, এই গায়ক সমাজক বা সাংস্কৃতিক কৰ্মীখিনিক আজি জুবিনদা অনুপস্থিতি দিনটোৰ পৰাই গালি গালাজে কৰি আছে। মই সেইটো কাৰণে ক'লোঁ যে, মই এইটো নিগেটিভলি কোৱা নাই, বাট পজিটিভলি ক'লোঁ যে আমি ইউজ টু হৈ গৈছোঁ যে ইমানখিনি আমাক গালি নিজৰ বুলি ভাবিয়ে গালি গালাজ কৰিছে চাগে, মানে ৰাইজে সামাজিক মাধ্যমত, আপোনালোকে কিয় মাত দিয়া নাই। মানে কথাটো এনেকুৱা, মোৰ ঘৰৰ মোৰ যদি একেবাৰে আত্মীয় এগৰাকী ঢুকায়, মই সামাজিক মাধ্যমত লিখি থাকিব লাগিব বুলি সেই পৰিৱেশটোৱে মোক নুবুজায়, তাৰমানে সেইটো মোৰ এটা বেলেগ মাইণ্ডছেট হ'ব, সেইটো মই বেলেগ এটা পৰ্যায়ত থাকিম। গতিকে আমি বুজি পাওঁ যে আমাৰ জুবিনদা আমাৰ কাৰণে কি আছিলে, ইমানখিনি ওচৰৰ পৰা পাইছোঁ। আৰু সেই সাংগীতিক যিটো ষ্টেণ্ডাৰ্ড, তেওঁ য'ত ষ্টেণ্ডাৰ্ডটো ৰাখি ধৰিছে, আমাৰ এগৰাকী কণ্ঠশিল্পীৰো আজিৰ ডেটত, কণ্ঠশিল্পী বুলি নকওঁ, মিউজিক ৱৰ্কাৰ্ছখিনিৰ সেই ষ্টেণ্ডাৰ্ডটো আগন্তুক এশ বছৰতো ঢুকি নাপায়। গতিকে সেইটো আমাৰ অসমীয়া সাংস্কৃতিক জগতৰ কাৰণে কিমান ডাঙৰ এটা ক্ষতি ভূপেন হাজৰিকাদেৱৰ পিছত, সেইটো আমি বুজাব নোৱাৰোঁ। আৰু সেয়েহে তাৰমানে বহু ক্ষেত্ৰত নিৰৱতাই সকলো কথা কৈ যায় বুলি কয় যে, গতিকে আমাৰ সকলোৰে বৰ্তমান পৰিস্থিতি তেনেকুৱা।
0: আমি নীৰৱ হৈ থাকিও আচলতে ক'ৰবাত সেই আৱেগখিনিকে আমি বাৰে বাৰে ধিয়াই আছোঁ, যিখিনি আৱেগে আমাক এতিয়াও সেই কথাই কয় যে আমি যদি কেতিয়াবা কান্দিছোঁ, সেই চকুপ্ৰেণীখিনিৰ নাম জুবিন গাৰ্গ।
1: জুবিন গাৰ্গ
0: কেতিয়াবা যদি আমি কাৰোবাৰ বাবে হাবিয়াস কৰি ঘামি পৰিছোঁ, সেই ঘামখিনিৰ নাম জুবিন গাৰ্গ। কেতিয়াবা যদি আমি সেই কথা সুৰ গানবোৰ শুনি আমি হাঁহিছোঁ, সেই হাঁহিটোৰ নাম জুবিন গাৰ্গ হ'ব পাৰে। এই সময়খিনি মই দুয়োজনৰ পৰা এটা উমৈহতীয়া প্ৰশ্ন, মই দুয়োজনৰ পৰা সেই উত্তৰটো বিচাৰিম যে সকলোৰে তেখেতক অনুধাৱন কৰাৰ দিশটো বেলেগ বেলেগ। কোনোবাই যদি সেই প্ৰকৃতিপ্ৰেমী জুবিন গাৰ্গজন দেখিছে, কোনোবাই সেই বহু দুৰাৰোগ্য বেমাৰৰ কাষত অতন্ত্ৰ প্ৰহৰী হিচাপে থকা জুবিন গাৰ্গজন দেখিছে, কোনোবাই উজাগৰি ৰাতি মঞ্চৰ কাষত বা মঞ্চৰ পৰা যিজন জুবিন গাৰ্গে অভয় বাণী দিছে যে তহঁতৰ সৈতে মই আছো, সেই জুবিন গাৰ্গজন দেখিছে, সকলোৱে তেখেতক বেলেগ বেলেগকে অনুধাৱন কৰিছে। মই আপোনালোকক দুইজনৰ পৰা জানিব বিচাৰিছো যে সত্তাটোক, এই বিশাল পৰিসৰটোক আপোনালোকে কেনেকৈ চায়।
1: তেখেতক মানে এনেদৰে তেখেতক কোৱাটো দিগদাৰ, মানে মানে আমি ইমানখিনি পাইছো দিনে নিশাই জুবিনদা যাওঁ ঘৰলৈ, এই যাবি ৰ বচোন ইয়াতে, তেনেকুৱা ধৰণৰ পৰিৱেশ বা পৰিস্থিতিৰ পৰা পাইছোঁ। কিন্তু কেতিয়াও ভাব নহ'ল যে জুবিনদাৰ লগত এখন ফটো উঠিব লাগে, নিজৰ মা নিজৰ দেউতা বা নিজৰ দাদাৰ লগত যেনেকৈ থাকোঁ, তাৰমানে সেইটো পৰিৱেশ তেখেতক আমি পাইছোঁ। গান গালেও মোৰ জীৱনৰ প্ৰথম এলবামখন মই জুবিনদাকে দিছিলোঁ, তেতিয়া মনত আছে ৰাজগড়ত ৰে নামৰ এলবাম এখন কৰিছিলোঁ। তেতিয়া তেখেতৰ এইটো লেভেললৈকে ষ্টাডি আছিল, মই ৰে শব্দটো দিগন্তদাই মোক দিছিলে, বোলে তই ৰে চাৰে গামা পা ৰে। তাৰপিছত তেওঁ কৈছে বোলে তই ৰে নামটো কিয় ৰাখিলে, কৈছো মই নাজানো, দিগন্তদাই দিলে ৰে বুলি, আমুক আমুকৰ আমুক এটা আমুক তামুক আছে, সেইটো লেভেলৰ ষ্টাডি আছে তাৰমানে। গতিকে তেখেতক মানে কিটো এংগেলত চাওঁ, আৰু তেখেতৰ দখল আছে যথেষ্টখিনি, তাৰমানে অকল আমি মাজুলীবাহী মানে জুবিন গাৰ্গ যে সেইটো নহয়, তাৰমানে তেখেতৰ এটা অদ্ভুত ধৰণৰ এটা দখল আছে, আৰু অদ্ভুত ধৰণৰ খহুটীয়া এটা তেখেতৰ এটা শিশু সুলভ তাৰমানে সেই হিউমাৰ এটাও আছে। বহি থাকিলে কেতিয়া ৰাতি দহটা বজাৰ পৰা ৰাতিপুৱা কেতিয়া তিনিটা বাজি যাব, কথা পাতোতে পাতোতে পাতোতে আমি গমেই নাপাওঁ। গতিকে আমি মানে মই ঘৰৰ মানুহ হিচাপে চালো, যাৰ লগত এখনো ফটো উঠা নহয়। আজি এনেকুৱা হয় কেতিয়াবা যে এই তোমাৰ আমুকৰ ফটোখন দিয়াচোন, মোৰখন মই পাই যাম, কিন্তু হয়তো মোৰ মাৰখন বিচাৰি উলিয়াওঁতে সময় লাগিব। কিন্তু এনেকুৱা নহয় যে মাৰ লগত মোৰ সম্বন্ধ নাই, মাৰ লগত মোৰ ৰিলেশ্যন নাই, সেইটো আৰু ক'বলগীয়া
0: এখন ফটোৱে কেতিয়াও সম্বন্ধ
1: মানে নোৱাৰে। সেই মানে ঘৰৰ মানুহ এজনৰ লগত দাদা বুলি ক'লে, বা ঘৰৰ মানে আমুকৰ সান্নিধ্যত আমি আছো, জুবিনদা আছে, এই কালি বোলে অমুকত ধুতি পিন্ধিব লাগিব, হ'ব জুবিনদা আছে, চিন্তা নাই, মিলাই ল'ব, আমুকত বোলে আমুক দিনা পাব লাগিব, হ'ব জুবিনদাই ক'ব নহয়, আমি তেনেকে থাকিলোঁ তাৰমানে। গতিকে বেলেগ চিন্তাই নহ'ল তেওঁৰ কাৰণে, তেওঁ যিটো কয়

0: সেইটোৱে শুদ্ধ বুলিয়ে ভাবি ললোঁ জীৱনটো।
1: নিশ্চয়কৈ আমি আচলতে কথা পাতি থাকোঁতে থাকোঁতে প্ৰায় অনুষ্ঠান সামৰিবৰ সময় আহি পালেহি, ইমান কথা পাতিলোঁ যে আমি সময়খিনি অনুধাৱন কৰিবলৈ নহয়। তথাপিও মই প্ৰথম আপোনাৰ কাষলৈ আহিছোঁ, মই কেইটামান পৰামৰ্শ বিচাৰিম। যিটো প্ৰজন্ম এতিয়া উঠি আহিছে, সেই প্ৰজন্মটোৰ পৰা দুটা পৰামৰ্শ বিচাৰিম যে অভিনয়ৰ ক্ষেত্ৰত কেনেকৈ তেওঁলোকে আগুৱাই যাব, আগুৱাই যোৱাৰ পথটোৰ লৈ তেওঁলোক যাওঁতে কি কেইটা পৰামৰ্শ মানি চলিব, মই দুটা পৰামৰ্শ আপোনাৰ পৰা বিচাৰিম।
2: অভিনয়লৈ কেনেকৈ যাব, আচলতে আমাতকৈ আজিকালি সেইখিনি বেছি স্মাৰ্ট, যিহেতু তেওঁলোক জেনজি বুলি কয় ন, গতিকে তেওঁলোক বেছি স্মাৰ্ট, তেওঁলোকৰ ষ্টাডি আছে, জানে তেওঁলোকে। আৰু ছচি মানে হেৰিয়ে হওক, ছ'চিয়েল মিডিয়া মাধ্যমেৰে হওক, তেওঁলোক অতি পাকৈ। গতিকে এটা কথাই ক'ম যে পটককৈ মানে কি ন এইটো স্থান পাবলৈ বিচাৰে ন, সেইটো নহয়, লাহে লাহে অকণমান শিকি গ'লে ভাল। কাৰণ চব বস্তুতে আনুষ্ঠানিক শিক্ষাটো খুব দৰকাৰ, আনুষ্ঠানিক শিক্ষা নহ'লে ঠিকেই ওপৰলৈ যাব কিন্তু মানে নামোতেও বেছি সময় নালাগে। গতিকে আনুষ্ঠানিক শিক্ষা এটা লৈ লাহে লাহে কাম কৰি গ'লে আৰু সকলো জানি গ'লে ভাল, মানে এইটো গৈয়ে যে হেৰি জানিব, মানে নতুন প্ৰজন্মৰখিনিকে যে অকল জানিব এনেকুৱা নহয়, পুৰণি বহুত আমাৰ ছিনিয়ৰ শিল্পী থাকে, বহুতে এতিয়াও নাজানে, চিনি নাপায়, সেইখিনি আমাৰ কাৰণে বেয়া কথা, আমি জানিব লাগে তেখেতসকলক। মানে ধৰ এনেকুৱাও দেখোঁ যে কেতিয়াবা ছিনিয়ৰ শিল্পী এগৰাকী বহি থাকে, একদম জুনিয়ৰ শিল্পী এজন আহে, আহি পেলাই হেৰি হেৰি যে মোক আমুক হ'লে মাতি দিবচোন, তেখেত যে ছিনিয়ৰ হয় বা তেখেতক যে বা বহি থাকে, তেখেত ধৰক আহিলে আমি কিন্তু থিয় হৈ দিওঁ, আমি সেইখিনি হেৰি কৰোঁ, কিন্তু তেওঁলোকৰ হেৰিটো নাথাকে, ধৰক মোবাইলটো লৈ পেলাই ব্যস্ত থাকিলে যে এগৰাকী উঠিব লাগে, সেই বস্তুটো নহয় তাৰমানে। আচলতে যদি অভিনয় সঁচাকৈ ভাল পায় আন্তৰিকতাটো থাকিবই লাগিব আৰু আনুষ্ঠানিক শিক্ষাটো লাগিব।
1: নিশ্চয় প্ৰাঞ্জলদাৰ কাষলৈ আহিছোঁ, যিসকলে নতুনকৈ গানৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে তেওঁলোকলৈ দুটা পৰামৰ্শ।
0: পৰামৰ্শ দিব পৰা হোৱা নাই, অভিজ্ঞতাও নাই ইমানখিনি, শিক্ষাটো দৰকাৰ, মানে ভেটিটো লাগিব। ট্ৰেণ্ডিং ঠিক আছে বাৰু, আজি আজিৰ মানে সময়ত ট্ৰেণ্ডিং ৱৰ্ডটো খুব মানুহে ব্যৱহাৰ কৰে, ট্ৰেণ্ডত চলি আছে, কিন্তু মানে বস্তুবিলাক সদায় আগত কেছেট আছিল, চি ডি আছিল, পেন ড্ৰাইভ হ'ল, এতিয়া ক্লাউড ষ্টৰেজ হ'ল বা বিভিন্ন ধৰণৰ, গতিকে মাধ্যমটো সদায় চেঞ্জ হৈ থাকিব। গতিকে আমি ইনষ্টাগ্ৰাম ফেচবুকৰ অকল নিৰ্ভৰশীল হৈ মই গান গাই আছোঁ বা আমুক কৰি আছোঁ, দুটামান গান আদি অন্ত নোহোৱাকৈ উঠাই পেলাই মই ৰাতিৰ ভিতৰত ফেম নেম পাই গ'লোঁ, কাইলৈ মোক সেই আসনখন দি দিলে, কিন্তু এটা সময়ততো আমি জবাবদিহি হ'ব লাগিব ন। আজি এটা ষ্টেজ পোৱাৰ পিছত ষ্ট্ৰাগলটো সদায় থাকিব মানুহৰ, সেইটো তোমাৰ চইচ, তুমি ষ্ট্ৰাগলটো কেতিয়া কৰিবা, ছাকচেছ পোৱাৰ পিছত কৰিবা নে ছাকচেছ পোৱাৰ আগত কৰিবা, কিন্তু ষ্ট্ৰাগলটো কৰিবই লাগিব। যেনিবা মানুহৰ জীৱনত বা আমি সাংগীতিক দিশত কৰি আছো যিহেতু, এইটো আমাৰ টিল দ্য এণ্ড অফ দ্য লাইফ আমাৰ এইটো ষ্ট্ৰাগল চলি থাকিব, কিন্তু তাৰ মাজতো শিকাটো অতি জৰুৰী। মানে অকল মই আমুক গানটো গাম, এইটো স্কেল ধৰি দিয়ক মই গাই দিছো, সেইটো হ'লে নহ'ব, শিকাটো বহুত জৰুৰী আৰু শিকাটো দৰকাৰ। কাৰণ কিয়, যদি আমি ডাঙৰকৈ চিন্তা কৰিব লাগে অন্তত লাগিব, আৰু আমি আমাৰ পিছৰ প্ৰজন্মক মানে সেই বস্তুটো দৰকাৰ। আজি মোৰ তাত কিছু ষ্টুডেণ্ট আহে, মই নোৱাৰো একো, তথাপিতো অন্তত মানে মোৰ যাতে ভুল নহয় আৰু মই যাতে ভুলকৈ নিশিকাওঁ, সেইখিনি দেখুৱাব পৰাকৈ সম্যক কিবা অকণমান ভগৱানে দিছে তাৰমানে, সেইখিনিয়ে মানে সমল হিচাপে লৈ চেষ্টা কৰি আছো, কিন্তু শিকাটো দৰকাৰ।
1: আমি দুয়োগৰাকীৰ সৈতে বিভিন্ন ধৰণৰ কথা পাতিলোঁ আৰু বিভিন্ন কথাৰ জৰিয়তে বিশেষকৈ আপোনালোক দুয়োজনক নতুনকৈ কিবা এটা আৱিষ্কাৰ কৰিবলৈ আমি চেষ্টা কৰিলোঁ। যিকেইখন মুখ সদায় শ্ৰোতা দৰ্শকে দেখি থাকে, তাৰ আঁৰৰ সংগ্ৰামখিনি, তাৰ আঁৰৰ যিখিনি কথা, সেই কথাখিনি আমি অনুষ্ঠানটোৰ সৈতে পাৰ্য মানে এই সীমিত সময়ৰ মাজতে পাতিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ দুয়ো অনুষ্ঠানটি যথেষ্ট পৰিমাণে উপকৃত হ'ল বা ভাল পালে আপোনালোকে। মই শেষত দুয়োৰ পৰা জানিব বিচাৰিছোঁ, মোৰ হাতত এক মিনিট সময় আছে, দুয়োৰ পৰা জানিব বিচাৰিছোঁ যে আজি এই অনুষ্ঠানত উপস্থিত হৈ আপোনালোকৰ কেনেকুৱা লাগিল?
0: মোৰতো বিৰাট ভাল লাগিছে, মই এনেকুৱা পৰিৱেশ পোৱা নাছিলোঁ। মই কৈছোঁ নহয় মই আগতে ৰেডিঅ'ত অডিশ্যন দিব আহি ফেইল কৰিছোঁ, গতিকে সেই অভিজ্ঞতাৰ পৰা আজি এইখন মঞ্চ দিয়াৰ কাৰণে ধন্যবাদ সকলোলৈ। আৰু জনাই নজনাই অকণমান ধেমালিৰ মাজেৰে আমি কৰি থাকোঁ, যিহেতু সাংস্কৃতিক দিশৰ লগত জড়িত মানুহ, বেছি গহীন গম্ভীৰ পৰিৱেশত মই থাকিবও নোৱাৰোঁ, মই কথাও ক'ব নাজানো, গতিকে ধেমালিৰ মাজেৰে ৰাইজলৈ যিখিনি কনভে কৰিলোঁ কথা ৰাইজে ডাইৰেক্ট নধৰিব, আৰু যথেষ্ট ভাল লাগিল।
1: নিশ্চয়কৈ আমি অনুষ্ঠান সামৰিব লাগিব, কিন্তু সামৰাৰ আগতে চাৰু বৰুৱাই এটা খুব ধুনীয়া মন্তব্য আগবঢ়াইছে। মই যদি মন্তব্যটো অনুষ্ঠানটোত পঢ়ি নিদিওঁ তেতিয়াহ'লে ক'ৰবাত অপৰাধ হ'ব। মই পঢ়ি শুনাব বিচাৰিছো। ৰুমা কলিতাৰ কথাখিনি নতুন প্ৰজন্মৰ বাবে মন কৰিবলগীয়া। উচ্চাৰণ কৰি বাতৰি পঢ়াৰ দৰে ডাঙৰ ডাঙৰকৈ পঢ়িলে সোনকালে বুজি পোৱা যায় আৰু মনতো ৰয়। ভাল
0: ভাল কথা,
1: তেওঁ খুব সুন্দৰকৈ আপোনাক সেই কথাখিনি কৈছে। আপুনি যে এই প্ৰসংগটো কৈছিলে যে মই ডাঙৰ ডাঙৰকৈ পঢ়ো, তাৰ পাছতে তেওঁ সেই মন্তব্যটো আগবঢ়াইছে। ধন্যবাদ জনাইছো আপোনালোকৰ এই আদৰবোৰে অনুষ্ঠানবোৰ জীয়াই ৰাখিছে আৰু আপোনালোকৰ এই মৰমখিনিয়ে যিসকলে শিল্প সাধনাৰ সৈতে জড়িত হৈ আছে তেওঁলোকক নতুনকৈ এটা উদ্যম দিয়ে। এনেধৰণৰ অনুষ্ঠানৰ সৈতে আপোনালোকে আগলৈও সহযোগিতা আগবঢ়াই যাব বুলি আমি অত্যন্ত আশাবাদী। যিসকলে মই তোমাকো ধন্যবাদ জনাইছো গীতৰত ধুনীয়াকৈ সংগত কৰি তোমাকো ধন্যবাদ জনাইছো, ৰুচেঙক ধন্যবাদ জনাইছো অনুষ্ঠানটি এনেধৰণে প্ৰচাৰ কৰাত সহায় কৰাৰ বাবে। ফোন যোগে যিসমূহ ফোন আমাক সংযোগ কৰাই দিলে মই তেখেতকো ধন্যবাদ জনাইছো আৰু সকলোকে ধন্যবাদ জনাই আজি এই বিশেষ অনুষ্ঠানৰ পৰা মই ভাস্কৰ বিদায় লৈছো। নমস্কাৰ।
3: ইমান পৰে আপোনালোকে লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী শুনিলে। আজিৰ হেল্ল' যুৱবাণী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল কণ্ঠশিল্পী প্ৰাঞ্জল পৰশ কলিতা আৰু অভিনেত্ৰী ৰুমা কলিতা। অনুষ্ঠানটিৰ আঁত ধৰিলে ভাস্কৰ শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

প্ৰিয় শ্ৰোতা, ইতিমধ্যে যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিছে আৰু ষ্টুডিঅৰ মজিয়াৰ পৰা মই ঝৰ্ণা ভঁৰালীয়ে আজিলৈ ইমানতে বিদায় লৈছো। নমস্কাৰ।

যুৱবাণী শুনিলে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আৰু সমান্তৰালভাৱে নিউজ অন এ আই আৰ মোবাইল এপ যোগেও আমাৰ অনুষ্ঠানসমূহ শুনি আছে। নিবেদন কৰিছো লোকগীত, আজিৰ শিল্পী বুলু মেধি।

শ্ৰোতাসকলে লোকগীত শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাখাযোগে। আজিৰ শিল্পী বুলু মেধি। অনুষ্ঠানৰ শেষত শুনক শিল্পীৰ কণ্ঠৰ আন এটি লোকগীত।

লোকগীত শুনিলে। আজিৰ অনুষ্ঠানৰ শ্ৰোতাসকলে বুনুবিধিৰ কণ্ঠৰ কেইটিমান লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ, ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জ আৰু নিউজ অন AIRৰ মোবাইল এপযোগে। এতিয়া আগবঢ়াইছো ভজন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক অনুৰাধা পডোৱালৰ কণ্ঠৰ ভজন।

অনুৰাধা পৰুৱালৰ কণ্ঠৰ ভজন শুনিলে। মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জ, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠানত এইবাৰ এয়া অনুপ জলতাৰ কণ্ঠৰ ভজন।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। সমান্তৰালভাৱে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো উপলব্ধ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত নিশা 9:30 বাজিছে আৰু আৰম্ভ কৰিবলৈ লৈছো ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। ষ্টুডিঅ'ত আছো মই নফিচা।

আজি আমাৰ অনুষ্ঠানৰ বিষয়বস্তু হৈছে ভ্ৰমণ। আপোনালোকে বাৰু কলৈ গৈ আটাইতকৈ বেছি ভাল পায়? কোনোবাই ক'ব পাহাৰ, কোনোবাই ক'ব সাগৰ, কিন্তু মোৰ বাবে যাত্ৰাটোৱেই আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ, গন্তব্যস্থান নহয়। পকেটত এখন ট্ৰেইনৰ টিকট আৰু কান্ধত এটা বেগ লৈ ওলাই যোৱাৰ যি আনন্দ, সেয়া কোনো শব্দৰেই বুজাব নোৱাৰি।

ভ্ৰমণে আমাক পৃথিৱীখনক নতুনকৈ চিনিবলৈ শিকায়। কেতিয়াবা যদি পাহাৰৰ একাবেকা পথে আমাক ৰোমাঞ্চিত কৰে, কেতিয়াবা আকৌ অচিন নদীৰ পাৰে আমাক দিয়ে অপাৰ শান্তি। যাত্ৰা বুলিলে সাধাৰণতে মনলৈ আহে এখন চলন্ত ৰেলৰ খিৰিকী আৰু কাষেৰে পাৰ হৈ যোৱা সেউজীয়া পথাৰবোৰ।

ভ্ৰমণ মানে কেৱল এখন নতুন ঠাইলৈ যোৱাই নহয়, ভ্ৰমণ মানে হ'ল নিজক নতুনকৈ আৱিষ্কাৰ কৰা। পাহাৰৰ সেই কেঁকুৰিবোৰ, নদীৰ সেই শান্ত পানীভাগ আৰু অচিনাকি মানুহবোৰৰ সৈতে পতা চিনাকি কথা, এই সকলোবোৰে আমাৰ মনটো বহল কৰি তোলে।

আমি সদায় ঘৰৰ চাৰিবেৰৰ মাজত সোমাই থাকি এটা যান্ত্ৰিক জীৱন কটাওঁ, কিন্তু যেতিয়া আমি ঘৰৰ পৰা বাহিৰলৈ ওলাই নতুন দিগন্ত বিচাৰি যাওঁ, তেতিয়াহে বুজি পাওঁ যে এই পৃথিৱীখন কিমান বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ।

জীৱনৰ আচল মাদকতা লুকাই থাকে যাত্ৰাত, সেয়েহে যেতিয়াই সুযোগ পায় বেগটো হাতত লওক আৰু ওলাই যাওক। বেছি দূৰলৈ যাব নোৱাৰিলেও কথা নাই, আপোনাৰ ওচৰৰ কোনো এডোখৰ নতুন ঠাই বিচাৰি উলিয়াই অলপ ফুৰি আহক।

জীৱনটো এক দীঘলীয়া যাত্ৰা, ইয়াত আমি সকলোৱেই পথিক। গতিকে কামৰ ব্যস্ততাৰ মাজতো নিজৰ বাবে অলপ সময় উলিয়াই নতুন ঠাইলৈ গৈ নিজকে আৱিষ্কাৰ কৰক।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। লগতে নিউজ অন এ আই আৰ মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ উপলব্ধ। এতিয়া শুনক শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে উস্তাদ বিছমিল্লা খাঁৰ শেহনাই বাদন শুনিবলৈ পাব, ৰাগ মলকনছ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10:30 বাজিছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী অনুষ্ঠান মুকলি কৰা হ'ব 4:30 বজাত। তেতিয়ালৈ বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।